এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। বিধানসভাত আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। জাগেৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি মন্ত্ৰী বিমল বৰাৰ মন্তব্য। ৰাজ্যত বিগত 5 বছৰত ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত 16,605 গোচৰ পঞ্জীয়ন, 26,537 লোকক আটক। ভুৱা আৰু নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। আৰু মৰক্কোক পৰাস্ত কৰি ফ্ৰান্সৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব। বাজেটত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ 5 বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা প্ৰতিফলিত হ'ব বুলি শাসকীয় পক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰাক বাজেট আলোচনাত বিজেপিৰ সংকল্প পত্ৰক আধাৰ হিচাপে লৈ বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অটল অবিচল অগ্ৰগামী অসমৰ লক্ষ্যৰে এইবাৰৰ বাজেট প্ৰস্তুত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বাজেটত উন্নয়নমূলক ব্যয় বৃদ্ধি, আন্তঃগাঁথনি সবলীকৰণ আৰু সামাজিক সুৰক্ষা আঁচনিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এইবাৰৰ বাজেটত কৃষি, শিক্ষা, স্বাস্থ্য, মহিলা

0: সবলীকৰণ, উদ্যোগ, পৰ্যটন, বান আৰু খহনীয়া নিয়ন্ত্ৰণ, নগৰ উন্নয়ন আদি কেইবাটাও খণ্ডত পুঁজি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আজি দাখিল কৰিবলগীয়া বাজেটখন অহা 23 জুলাইত সদনত গৃহীত হ'ব। ইপিনে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি চতুৰ্থ দিনা 6খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জনবিশ্বাস বিধেয়ক 2026 আৰু অসম দোকান প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ৰাজ্য চৰকাৰে কালি ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026ও বিধানসভাত উত্থাপন কৰে। জাগিৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পই 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। বিধানসভাত কালি বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে থলুৱা অসমীয়া দক্ষতাসম্পন্ন যুৱক যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ কথা চিন্তা কৰা হৈছে। অসমৰ 508গৰাকী মহিলাই নাৰ্ছপুৰা আৰু হুচুৰৰ টাটা ইলেক্ট্ৰনিকছৰ সুবিধাসমূহ, ছেমিকণ্ডাক্টৰ পেকেজিং আৰু ইলেক্ট্ৰনিকছ সামগ্ৰী নিৰ্মাণৰ অভিজ্ঞতা লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে উচ্চ প্ৰযুক্তিসম্পন্ন উদ্যোগত কাম কৰাৰ বাবে প্ৰয়োজন হোৱা দক্ষতা আহৰণ কৰাৰ বাবে 1,800গৰাকী থলুৱা যুৱক যুৱতীক বাংগালুৰুত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। দক্ষ কৰ্মশক্তি গঢ়ি তুলিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অৰ্ধপৰিবাহী তত্ত্ব আৰু প্ৰয়োগ বিষয়ক স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিছে আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ে ডিজিটেল উৎপাদন প্ৰযুক্তিৰ ডিপ্লমা পাঠ্যক্ৰম যুগুতাই উলিওৱাৰ কাম আৰম্ভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই প্ৰকল্পৰ সফলতা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 10,255 কোটি আৰু অসম চৰকাৰে অতিৰিক্ত 3,789 কোটি টকাৰ বিত্তীয় সাহায্য হিচাপে অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বৃহৎ উদ্যোগৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতি শক্তিশালী হোৱাৰ দিশত আগবাঢ়িব। প্ৰস্তাৱিত ছেমিকণ্ডাক্টৰ উৎপাদন প্ৰকল্পটোৱে ৰাজ্যৰ জনসাধাৰণৰ বাবে যুগান্তকাৰী সুবিধা কঢ়িয়াই আনিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিশ্বমানৰ সুবিধাটোৱে উন্নত পেকেজিং প্ৰযুক্তিবিদ্যাত বিশেষ মাত্ৰা প্ৰদান কৰিব আৰু মটৰ গাড়ী, দূৰসংযোগ, কৃত্ৰিম বুদ্ধিমত্তা তথা ইলেক্ট্ৰনিকছৰ দৰে মূল উদ্যোগসমূহৰ বিকাশত সহায় কৰিব। তেওঁ লগতে DHLৰ দৰে আন ভালেমান উদ্যোগে জাগিৰোডক ব্যৱসায়িক গোট স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰে। গুৱাহাটী, নগাঁও, তেজপুৰ আৰু ডিব্ৰুগড়ত নতুন উদ্যোগ, পৰিবহণ সেৱা আৰু ক্ষুদ্ৰ উদ্যোগ গঢ় লৈ উঠিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত ৰাখিছে। বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই বহু লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে যোৱা 5 বছৰত অৰ্থাৎ 2021ৰ পৰা 2026চনৰ ভিতৰত ৰাজ্যত ড্ৰাগছ সৰবৰাহৰ ঘটনা সন্দৰ্ভত 16,605টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত 26,537জন লোকক আটক কৰা হৈছে। একেদৰে 2016ৰ পৰা 2020চনৰ ভিতৰত ৰাজ্য চৰকাৰে 3,010টা গোচৰ ৰুজু কৰিছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত 4,718গৰাকী লোকক আৰক্ষীয়ে আটক কৰিছে। 2011চনৰ পৰা 2015চনৰ ভিতৰত ৰাজ্যত ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত 969টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এই সময়ছোৱাত এনে ঘটনাৰে জড়িত 1,295জন লোকক আৰক্ষীয়ে আটক কৰিছে। সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্পৰ অন্যতম বুলি প্ৰকাশ কৰে। সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত কালি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই এনেদৰে কয়। মন্ত্ৰী শ্ৰীবৰাই অসমৰ ঐতিহ্যবাহী কাঁহ পিতল শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 2024চনত ভৌগোলিক সূচাংক বা GI টেগ প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত মন্ত্ৰী শ্ৰীবৰাই এইদৰে কয়।
1: এই GI টেগ স্বীকৃতিপ্ৰাপ্ত এই সৰ্থেবাৰী কাঁহ শিল্পৰ স্বকীয়তা, ইয়াৰ মৰ্যাদা সংৰক্ষণৰ কৰাৰ লগতে নকল সামগ্ৰীৰ যি বিপণন, ভেজাল তেনেধৰণৰ অনুৰূপ ধৰণৰ বস্তু সৰ্থেবাৰী কাঁহ পিতলৰ নামত যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বিপণন ৰোধ, শিল্পীসকলৰ যি উৎপাদিত সামগ্ৰীৰ যিটো মূল্য সংযোজন, লগতে বজাৰ সম্প্ৰসাৰণ, ৰপ্তানিৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু স্থানীয় শিল্পীসকলৰ আৰ্থ সামাজিক উন্নয়নত এই GI টেগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি সকলো অৱগত যে সৰ্থেবাৰীৰ এই যি পৰম্পৰাগত কাঁহ পিতলৰ শিল্প, ই ইতিহাস প্ৰসিদ্ধ আৰু সুপ্ৰসিদ্ধ কেন্দ্ৰ। অসমৰ প্ৰতিটো পৰিয়ালেই অতীজৰ পৰা এই কাঁহ পিতলৰ লগত জীৱন যাত্ৰাটোক আগুৱাই লৈ গৈছে আৰু সেইকাৰণে বহু প্ৰজন্ম ধৰি সৰ্থেবাৰীৰ এই যিসকল দক্ষ শিল্পী আছিলে

0: তেওঁলোকৰ নিজৰ পৰম্পৰাগত জ্ঞান নিপুণ কাৰিকাৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি ইয়াক জীয়াই ৰাখিব লগা পৰিৱেশলৈকে গুচি গৈছে।
1: ৰাজ্য চৰকাৰে খিলঞ্জীয়া জনসাধাৰণক ভূমি সংৰক্ষিত কৰাৰ বাবে অসম ভূমি ৰাজহ অধিনিয়ম অধ্যায় 12 বিধেয়কখন নতুন ৰূপত বিধানসভাত উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়কখন উত্থাপন সন্দৰ্ভত কয় যে বৰপেটা মাজুলী বটদ্ৰৱাকে ধৰি ৰাজ্যৰ বিভিন্ন ঐতিহাসিক স্থানত ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তিনিটা প্ৰজন্মৰ লোকেহে এনে স্থানৰ ভূমি ক্ৰয় কৰিব পাৰিব বুলি ইতিমধ্যে চৰকাৰে আইন গৃহীত কৰিছে, কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই আইনখনৰ কিছু সংশোধনী পৰামৰ্শ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰে বিধেয়কখন নতুন ৰূপত বিধানসভাত উত্থাপন কৰাৰ বাবে পৰিকল্পনা কৰিছে।
2: আমি কিছুদিন আগতে এখন আইন পাছ কৰিছিলো যে বৰপেটা মাজুলী আমাৰ বটদ্ৰৱাত তিনিটা জেনেৰেশ্যন নহলে তাত মাটি কিনা বেচা নহব। ভাৰত চৰকাৰে এই আইনখনত কিছু আমাক সংশোধনী দি পঠিয়াইছে আইনখন আৰু অলপ শক্তিশালী কৰিবৰ কাৰণে। গতিকে এই আইনখন আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন চেপ্টাৰ 12 আৰু অলপ শক্তিশালী কৰি নতুন ৰূপত বিধানসভাত উত্থাপন কৰা হ'ব।
1: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে ভুৱা, নিম্নমানৰ আৰু অবৈধভাৱে বিক্ৰী হোৱা ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক কঠোৰ নিৰ্দেশ দিছে। জনতা ভৱনত কালি অনুষ্ঠিত স্বাস্থ্য বিভাগৰ এখন পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্যৰ সৈতে জড়িত এই স্পৰ্শকাতৰ বিষয়সমূহত কোনো ধৰণৰ গাফিলতি বা শিথিলতা সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। ভুৱা ঔষধ কেৱল আইন উলংঘনেই নহয়, ই জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যৰ প্ৰতিও গুৰুতৰ ভাবুকিৰ স্বৰূপ বুলি মন্ত্ৰী সিংহালে মন্তব্য কৰে। সেয়েহে ৰাজ্যজুৰি ফাৰ্মাচী, ঔষধ বিক্ৰী কেন্দ্ৰ, গুদামঘৰ আৰু ঔষধ বিতৰণ ব্যৱস্থাৰ ক্ষেত্ৰত নিয়মীয়া পৰিদৰ্শন কৰাৰ লগতে সন্দেহজনক ঔষধৰ নমুনা সংগ্ৰহ কৰি বৈজ্ঞানিক পৰীক্ষা প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰি তুলিব লাগিব বুলি মন্ত্ৰী সিংহলে প্ৰকাশ কৰে। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা কালি জনতা ভৱনত অসমীয়া লিপিক ইউনিকোডত অন্তৰ্ভুক্ত কৰাৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিৰ সদস্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অসমীয়া লিপিৰ ইউনিকোডৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বুজ লয় আৰু এই পদক্ষেপ শীঘ্ৰে বাস্তৱায়িত কৰাৰ বিষয় লৈ আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী বৰাই অসমীয়া লিপিৰ স্বীকৃতি লাভৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ বিষয়ে সময়ে সময়ে অৱগত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কালি অনুষ্ঠিত আন এখন বৈঠকত অসমীয়া চলচ্চিত্ৰ আৰু মনোৰঞ্জন জগতৰ বাবে সুকীয়া OTT প্লেটফৰ্ম স্থাপনৰ প্ৰস্তাৱৰ পৰ্যালোচনা কৰে। এই মঞ্চই ৰাজ্যৰ সৃষ্টিশীল প্ৰতিভা, চলচ্চিত্ৰ উদ্যোগ আৰু ডিজিটেল বিষয়বস্তুক নতুন সুযোগ আৰু বিশ্বৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। বৈঠক দুখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ বি কল্যাণ চক্ৰৱৰ্তী আৰু সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি বিশেষজ্ঞ সমিতিৰ সদস্যসকল উপস্থিত থাকে। ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ান বাপ্পেই 60 মিনিটত আৰু উমছান ডেম্বেলেই 66 মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই 30 বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত 20টা গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্ৰান্স এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইন আজি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: বিধানসভাত আজি 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল। জুবিন ক্ষেত্ৰৰ বাবে 10 বিঘা ভূমিৰ আবণ্টন। 10 বছৰত খাদ্য সামগ্ৰীৰ দাম 152% বৃদ্ধিৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। বিগত 10 বছৰত চাউল, দাইল, আটা, সৰিয়হৰ তেল, নিমখ, চেনিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি পোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে 10 বছৰত 152% পৰ্যন্ত বৃদ্ধি, খাদ্য সামগ্ৰীৰ দাম শিৰোনামেৰে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত সৰ্বমুঠ 30,032টা শিক্ষকৰ পদ খালী হৈ থকা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিক প্ৰায় আটাইবোৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে দেশত হৰাহৰে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ এটা

কৰি মাত্ৰ এবছৰতে দেশত বিনিয়োগ বাঢ়িল 44% শিৰোনামেৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বাজেট দাখিলৰ বাতৰি কৰ আৰোপ নকৰাৰ প্ৰতিশ্ৰুতিৰে আজি যন্ত্ৰমলৰ বাজেট দাখিল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটীত 100 কোটি টকাৰ জালনোট প্ৰচলনৰ অভিযোগ ভিত্তিহীন

0: দৈনিক অগ্ৰদূত কাকতে ৰণাল্ডোৰ বিদায়ত আকৰ্ষণ হেৰুৱালে বিশ্বকাপে, টিকটৰ মূল্য কমিছে হোৰাহোৰে শিৰোনামেৰে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্প পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰে 4 বছৰীয়া পৰিকল্পনা ঘোষণা কৰাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে শিক্ষকৰ যোগ্যতাৰ সৈতে আপোচ কৰা নহয় বুলি শিক্ষামন্ত্ৰীয়ে কালি বিধানসভাত কৰা মন্তব্যৰ জেৰটানি নো কম্প্ৰমাইজ অন কোৱালিটি এণ্ড ইলিজিবিলিটি অফ টিচাৰ্ছ ছেজ এডুকেশ্যন মিনিষ্টাৰ শিৰোনামেৰে এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, সুখেন্দু শেখৰ ৰায় আৰু প্ৰকাশ সিং বৰাইকে কালি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। কলকাতাত কালি 3গৰাকী প্ৰাক্তন সাংসদে বিজেপিত যোগদান কৰাৰ পাছত দলটোৱে তেওঁলোকক ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পশ্চিমবংগত হ'বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে কালি ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত 3গৰাকী প্ৰাক্তন সাংসদৰ নাম অন্তৰ্ভুক্ত হৈছে। ৰাজ্যখনৰ ৰাজ্যসভা নিৰ্বাচন অহা 24 জুলাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা পুনৰ এবাৰ। বিধানসভাত আজি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি মন্ত্ৰী বিমল বৰাৰ মন্তব্য। ৰাজ্যত বিগত 5 বছৰত ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত 16,605 গোচৰ পঞ্জীয়ন, 26,537 জন লোকক আটক। ভুৱা আৰু নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। আৰু মৰক্কোক পৰাস্ত কৰি ফ্ৰান্সৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। খন্তেক পাছতেই জিলাৰ ৰূপ শুনিবলৈ পাব।

বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কিছু সময়ৰ পাছত বিধানসভাত 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব। বাজেটত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ 5 বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা প্ৰতিফলিত হ'ব বুলি শাসকীয় পক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰাক বাজেট আলোচনাত বিজেপিৰ সংকল্প পত্ৰক আধাৰ হিচাপে লৈ বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অটল অবিচল অগ্ৰগামী অসমৰ লক্ষ্যৰে এইবাৰো বাজেট প্ৰস্তুত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। বাজেটত উন্নয়নমূলক ব্যয় বৃদ্ধি, আন্তঃগাঁথনি সবলীকৰণ আৰু সামাজিক সুৰক্ষা আঁচনিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এইবাৰ বাজেটত কৃষি, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, উদ্যোগ, পৰ্যটন, বান আৰু খহনীয়া নিয়ন্ত্ৰণ, নগৰ উন্নয়ন আদি কেইবাটাও খণ্ডত পুঁজি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আজি দাখিল কৰিবলগীয়া বাজেটখন অহা 23 জুলাইত সদনত গৃহীত হ'ব। ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে অভিলাষী চিন্তা কৰিছে। জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ উন্নতমানৰ অত্যাধুনিক প্ৰেক্ষাগৃহসহ সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰাৰ বিষয়ে আৰু এই সাংস্কৃতিক কেন্দ্ৰসমূহত নিয়মীয়াকৈ সংগীত, নৃত্য, নাটক আৰু আনুষংগিক পাঠ্যক্ৰমৰ বিনামূলীয়া শিক্ষা প্ৰদানৰ বিষয়টো পুঁজি আবণ্টন সাপেক্ষে যথাসময়ত বিবেচনা কৰা হ'ব। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বিধায়ক বেবী বেগমে উত্থাপন কৰা এটা তৰাবিহীন প্ৰশ্নৰ উত্তৰত বিধানসভাত এই কথা সদৰি কৰে। তেওঁ কয় যে যোৱা বছৰ 16 নৱেম্বৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা স্থানৰ উন্নয়ন আৰু ৰূপান্তৰৰ উদ্দেশ্যে এটা প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ পৰ্যালোচনা, চূড়ান্তকৰণ আৰু চৰকাৰক পৰামৰ্শ আগবঢ়োৱাৰ বাবে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক লৈ এখন সমিতি গঠন কৰি দিয়া হৈছে। এই সমিতিয়ে প্ৰয়োজনীয় ক্ষেত্ৰ পৰ্যায়ৰ মূল্যায়নৰ কাম হাতত লৈছে আৰু আন্তঃগাঁথনি তথা স্মৃতিসৌধৰ উপাদানসমূহৰ ধাৰণা প্ৰস্তুত আৰু পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে যোৱা 6 মাৰ্চত এখন সভা অনুষ্ঠিত কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে সোণাপুৰৰ সমাধিস্থলীত 10 বিঘা ভূমিত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ক হস্তান্তৰ কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ জুবিন ক্ষেত্ৰত পকী চাৰিসীমা নিৰ্মাণৰ বাবে 2025-26 বিত্তীয় বৰ্ষত 319,75,000 টকা অনুমোদন জনাইছে।

0: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ডিব্ৰুগড়ৰ উদ্যোগত কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ হিতাধিকাৰীসকলক অনুদান বিতৰণ কৰা হয়। অনুষ্ঠানত মুঠ 113টা আম্মসহায়ক গোট আৰু 53গৰাকী আম্মসহায়ক গোটৰ হিতাধিকাৰীক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী, জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। অনুসূচিত জাতিৰ জনগোষ্ঠীসমূহৰ বহনক্ষম জীৱিকা, আত্মনিয়োগ, দক্ষতা বিকাশ আৰু আৰ্থসামাজিক সবলীকৰণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে এই আঁচনি ৰূপায়ণ কৰা হৈছে। আজি ৰাষ্ট্ৰীয় মীন পালন দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ জুৱাইত আয়োজিত জয়ন্তীয়া সম্প্ৰদায়ৰ অন্যতম গুৰুত্বপূৰ্ণ বেদিয়েন খালাম উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। বেদিয়েন খালাম শব্দৰ অৰ্থ হৈছে মহামাৰী বা ৰোগ ব্যাধিক সমাজৰ পৰা খেদি পঠিওৱা। কৃষি বতৰৰ সামৰণিৰ পিছত প্ৰতিবছৰে জয়ন্তীয়া সম্প্ৰদায়ৰ লোকসকলে এই ধৰ্মীয় তথা কৃষিভিত্তিক উৎসৱ পালন কৰি আহিছে। ৰোগ ব্যাধি মহামাৰী আৰু অশুভ শক্তিৰ পৰা সমাজক সুৰক্ষিত কৰাৰ লগতে অনাগত দিনত প্ৰচুৰ শস্য উৎপাদনৰ বাবে ভগৱানৰ আশীৰ্বাদ বিচাৰি এই উৎসৱ উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই উৎসৱৰ জৰিয়তে তেওঁলৈ আগবঢ়োৱা আন্তৰিকতাৰ বাবে সম্প্ৰদায়টোৰ লোকসকলক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ বিজয় তথা সমাজৰ শান্তি সমৃদ্ধিৰ প্ৰতীকস্বৰূপ এই ঐতিহ্যমণ্ডিত উৎসৱৰ অংশীদাৰ হবলৈ পাই তেওঁ আনন্দিত হোৱা বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জয়ন্তীয় সম্প্ৰদায়ৰ এই সুন্দৰ পৰম্পৰাই গভীৰ আধ্যাত্মিক আৰু সামাজিক বাৰ্তা বহন কৰা বুলি উল্লেখ কৰে। ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধ গ'লশূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ান বাপ্পে 60 মিনিটত আৰু উছমান ডেম্বেলে 66 মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। স্পেইন আজি নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: आपका स्वास्थ्य विशेषज्ञ देखभाल और संवेदनशील सेवा का हकदार है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में अनुभवी चिकित्सकों द्वारा आपकी आवश्यकताओं के अनुरूप व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र स्वास्थ्य सेवाएं प्रदान की जाती है। कुछ विशेष रोग स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा परामर्श एवं मार्गदर्शन भी उपलब्ध है। चयनित रोगों से पीड़ित पात्र मरीजों को निःशुल्क दवाइयाँ एवं प्रयोगशाला जाँच सेवाओं का लाभ भी मिल सकता है। सरकारी संस्थान में विश्वसनीय और किफायती स्वास्थ्य सेवा का लाभ उठाइए।
3: RRIH बेतापारा गुवाहाटी।
2: यह संदेश जनहित में जारी। समग्र स्वास्थ्य सेवाएं अब आपकी पहुंच में है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान RRIH गुवाहाटी में विशेषज्ञ चिकित्सकों द्वारा व्यक्तियों और परिवारों के लिए व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र देखभाल प्रदान की जाती है। कुछ चयनित रोग स्थितियों के लिए विशेषज्ञ चिकित्सक बेहतर स्वास्थ्य प्रबंधन हेतु परामर्श सेवाएं भी उपलब्ध कराते हैं। पात्र मरीजों को निःशुल्क दवाइयाँ एवं प्रयोगशाला जांच सेवाओं का भी लाभ मिल सकता है। किफायती और सरकारी सहयोग प्राप्त स्वास्थ्य सेवाएं अब आपके लिए उपलब्ध है।
3: RRIH बेतापारा गुवाहाटी।
2: यह संदेश जनहित में जारी।
1: आकाशवाणी गुवाहाटीৰ মহাবাহু খন্তেক পিছতে অসম বিধানসভাত মাননীয় বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে উত্থাপন কৰিবলগীয়া বাজেটৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। বিৱৰণী আগবঢ়াব ইন্দ্ৰজিৎ দাসে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। আহক আমি এতিয়া পোনে পোনে যাওঁ অসম বিধানসভাৰ মজিয়ালৈ। তাত উপস্থিত আছে ইন্দ্ৰজিৎ দাস।
4: ধন্যবাদ ময়ূৰী দত্ত। নমস্কাৰ শ্ৰোতাসকল, অসম বিধানসভাৰ মজিয়াৰ পৰা সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰৰ সৈতে মই ইন্দ্ৰজিৎ দাস আপোনালোকক পোনে পোনে অসম বিধানসভাৰ মজিয়ালৈ লৈ আহিছোঁ। অসম বিধানসভাৰ মজিয়াত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ পূৰ্ণাংগ বাজেট উত্থাপন কৰা হ'ব 2026-27 বিত্তীয় বৰ্ষৰ বাবে। ইয়াৰ পূৰ্বে তেওঁলোকে লেখানুদান দাখিল কৰিছিল ইয়াৰ পূৰ্বৰ চৰকাৰখনে, কিন্তু চৰকাৰ গঠন হোৱাৰ পাছত আজিৰ দিনটোত

0: বহু প্ৰত্যাশিত অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয়টো কাৰ্যকাল অসম চৰকাৰৰ এই কাৰ্যকালৰ বাবে তেওঁলোকে আশা কৰা মতে অহা পাঁচটা বছৰৰ বাবে তেওঁলোকে এক পৰিকল্পনা যুগুত কৰিব। তেওঁলোকে কিদৰে অসমখনক উন্নয়নৰ দিশলৈ লৈ যাব পাৰি, অসমখনক উন্নয়নৰ দিশলৈ দ্ৰুতগতিত লৈ যোৱাৰ বাবে বিনিয়োগ বৃদ্ধি কৰা, কৰ্মসংস্থাপন বৃদ্ধি কৰা, শিক্ষা স্বাস্থ্য সকলো খণ্ডতে উন্নয়নৰ এক নতুন ৰূপৰেখা আজিৰ এই বাজেটত হয়তো প্ৰতিফলিত হ'ব, তেনেকুৱা এটা আশা কৰা গৈছে। আজি কাৰিকৰী দিশত আমাক সহযোগ কৰিছে বিজয় দাস, বিশ্বদেৱ স্বৰ্গীয়াৰী, ধীৰাজ বৈশ্য, নিখিল শৰ্মা আৰু ৰঞ্জিৎ দৈমাৰীয়ে। শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰিছে, কিন্তু অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে। গতিকে অসমৰ বিভিন্ন ঠাইৰ পৰা এই অনুষ্ঠান শুনি থকা শ্ৰোতাসকলক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। আৰু যিসকল শ্ৰোতাই নিউজ অন AIR অথবা AIR ৰেডিঅ' এপত শুনি আছে, কোনোবাই হয়তো FM-ত শুনি আছে 101.6 মেগাহাৰ্জত, ৰাতিপুৱাৰ সময়ত এনেও আকাশবাণী নগাঁও আৰু তেজপুৰ কেন্দ্ৰই আমাৰ অনুষ্ঠান ৰিলে কৰি শুনায়। গতিকে সমগ্ৰ অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বা বিদেশৰ পৰাও যিসকলে এপত শুনি আছে অনুষ্ঠান, তেওঁলোকক সকলোকে আমি আদৰণি জনাইছোঁ। আজি অসম চৰকাৰৰ বিত্তমন্ত্ৰী, পৰিৱেশ আৰু বন বিভাগৰ তেখেত দায়িত্বত আছে জয়ন্ত মল্ল বৰুৱা, তেখেতে আজি বাজেট উত্থাপন কৰিব। খন্তেক সময় পূৰ্বে তেখেত বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিছে। আমি দেখিবলৈ পাইছোঁ পাটৰ চুৰিয়া আৰু কুৰ্তা পৰিধান কৰি তেখেতে প্ৰৱেশ কৰিছে। তেখেতে এটা হাফ কোট এটা পৰিধান কৰিছে, যিটো পৰম্পৰাগত বস্ত্ৰৰে তৈয়াৰ কৰা। আৰু আমি দেখিবলৈ পাইছোঁ এখন মুগাৰ গামোচা, তাত কিছু পৰম্পৰাগত মটিফ বা পৰম্পৰাগত কিছু ডিজাইন আমি দেখিবলৈ পাইছোঁ। এতিয়া জয়ন্ত মল্ল বৰুৱাদেৱে বাজেট দাখিল কৰিব, পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ।
1: ওম গণেশায় নমঃ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ জনসাধাৰণৰ আশীৰ্বাদত গভীৰ বিনম্ৰতা, কৃতজ্ঞতা আৰু দায়বদ্ধতাৰে আজি এই পবিত্ৰ সদনৰ মজিয়াত আমাৰ চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন কৰিবলৈ ওলাইছোঁ। অসমৰ শান্তি, প্ৰগতি আৰু ৰূপান্তৰৰ যাত্ৰা অব্যাহত ৰাখি পথ প্ৰদৰ্শন কৰি অহা আমাৰ শক্তিশালী আৰু দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিত্তমন্ত্ৰী হিচাপে মই প্ৰথমখন বাজেট উপস্থাপনৰ সৌভাগ্য লাভ কৰিছোঁ। অসমৰ জনসাধাৰণে আমাৰ চৰকাৰৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিছে। এই জনাদেশ কেৱল নিৰ্বাচনী বিজয় নহয়, ই অসমৰ জনসাধাৰণৰ আশা আকাংক্ষা আৰু আমাৰ চৰকাৰৰ সংকল্প পূৰণৰ এক পবিত্ৰ দায়িত্ব। অধ্যক্ষ মহোদয়, এই বছৰটোত অসমৰ জনসাধাৰণৰ বাবে এক বিশেষ তাৎপৰ্যপূৰ্ণ, কিয়নো এই বছৰতে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপন কৰি আছোঁ। সেই অমৰ কণ্ঠস্বৰে অসমৰ আত্মা, মানৱতা আৰু সম্প্ৰীতিৰ বাণী সমগ্ৰ বিশ্বতে বিয়পাই দিছিল। মানুহে মানুহৰ বাবে শীৰ্ষক তেওঁৰ যুগজয়ী গীতে আমাক সদায় সোঁৱৰাই দিয়ে যে ৰাজহুৱা জীৱন দয়া, মৰ্যাদা আৰু জনসাধাৰণৰ সেৱাত প্ৰতিষ্ঠিত হ'ব লাগে। কৌটিল্যৰ অৰ্থশাস্ত্ৰত সুশাসনৰ চিৰন্তৰ নীতি সন্দৰ্ভত এইদৰে উল্লেখ আছে, প্ৰজা সুখং সুখং ৰাজ, প্ৰজানম চ হিতে হিতম, নাপ্নপ্ৰিয়া হিতম ৰাজ, প্ৰজানামটো প্ৰিয়ম হিতম। ইয়াৰ অৰ্থ হৈছে শাসকৰ সুখ প্ৰজাৰ সুখতে নিহিত হৈ থাকে, শাসকৰ কল্যাণ প্ৰজাৰ কল্যাণতে নিহিত হৈ থাকে। সেয়ে কেৱল শাসকৰ ব্যক্তিগত সুখ দিয়ে সেয়া প্ৰকৃত অৰ্থত কল্যাণকৰ নহয়। প্ৰজাৰ বাবে যি কল্যাণকৰ আৰু প্ৰিয়, সেয়াই শাসকৰ বাবে প্ৰকৃতাৰ্থত কল্যাণকৰ। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱ সন্মুখত ৰাখি মই এই পবিত্ৰ সদনত 2026-27 বৰ্ষৰ বিত্তীয় বাজেট উপস্থাপন কৰিবলৈ লৈছোঁ। বিগত এটা দশকত অসমে অস্তিত্বৰ পৰা শান্তি, অৱহেলাৰ পৰা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু অনিশ্চয়তাৰ পৰা দৃঢ় উন্নয়নৰ দিশে যাত্ৰা সূচনা কৰিছে। নতুন কাৰ্যকালত আমাৰ চৰকাৰে এই শক্তিশালী ভেটি অধিক সুদৃঢ় কৰি বিকশিত ভাৰত আৰু বিকশিত অসমৰ লক্ষ্যত উপনীত কৰাৰ ক্ষেত্ৰত অসমক অগ্ৰণী অৱদানকাৰী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। আমাৰ লক্ষ্য হৈছে

নিজস্ব বিত্তীয় শক্তি উল্লেখনীয়ভাৱে উন্নত হৈছে। আইনৰ সঠিক ৰূপায়ণ, প্ৰযুক্তি নিৰ্ভৰ সুশাসন আৰু ধাৰাবাহিক অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যৰ নিজস্ব কৰ 2015-16 বৰ্ষত 12,848 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 39,294 কোটি টকালৈ বৃদ্ধি পাইছে। মুঠ ৰাজহ প্ৰাপ্তিৰ ক্ষেত্ৰত নিজা উৎস ৰাজহৰ অংক 2015-16 বৰ্ষত 30% পৰা বৃদ্ধি পাই 25-26 বৰ্ষত 37% হৈছে। আমাৰ চৰকাৰে বিত্তীয় আত্মনিৰ্ভৰতা শক্তিশালী কৰাৰ উদ্দেশ্যে 2031 চনৰ ভিতৰত নিজা উৎসৰ ৰাজহৰ বৰঙণি 50% বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ষষ্ঠদশ বিত্তীয় আয়োগে অসমৰ উন্নত বিত্তীয় প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰি ৰাজ্যসমূহৰ অংশৰ ক্ষেত্ৰত অসমৰ অংশ 3.128% পৰা 3.258% বৃদ্ধি কৰিছে। ইয়াৰ ফলত চলিত বৰ্ষত কেন্দ্ৰীয় হস্তান্তৰ হিচাপ প্ৰায় 50,000 কোটি টকা হ'ব। উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনৰ প্ৰতিফলন কৰি মূলধনী ব্যয় 2015-16 বৰ্ষত 2,951 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। আমাৰ চৰকাৰে মূলধনী ব্যয়ৰ বাৰ্ষিক বৃদ্ধি কমেও 10% বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। অসমৰ বহিঃসাহায্যপ্ৰাপ্ত ইএপিৰ পৰিসৰো যথেষ্ট বৃদ্ধি হৈছে। চতুৰ্দশ বিত্তীয় আয়োগৰ সময়ছোৱাত প্ৰায় 7,500 কোটি টকাৰ 9টা প্ৰকল্প অনুমোদিত হৈছিল। ইয়াৰ তুলনাত পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত এই পৰিসৰ 7 গুণলৈকে অধিক বৃদ্ধি পাই প্ৰায় 53,000 কোটি টকাৰ 51টা প্ৰকল্প হয়গৈ। পুঁজি মুকলিৰ পৰিমাণ প্ৰায় 3,748 কোটি টকাৰ বৃদ্ধি পাই 14,400 কোটি টকাতকৈ অধিক হৈছে আৰু বৰ্তমান বাৰ্ষিক পুঁজি মুকলিৰ পৰিমাণ 6,000 কোটি টকা অতিক্ৰম কৰিছে। ই কেৱল প্ৰকল্পসমূহৰ ৰূপায়ণ কৰাই নহয়, বৰঞ্চ সেইবোৰ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো আমাৰ দক্ষতাক প্ৰদৰ্শন কৰে। উন্নয়নমূলক ব্যয় বৃদ্ধি পোৱাৰ পাছতো অসমে বিত্তীয় অনুশাসন অক্ষুণ্ণ ৰাখিছে। 2025-26 বৰ্ষত ঋণ আৰু জি এছ ডি পিৰ অনুপাত 24.81% হৈ আছে, যি এফ আৰ বি এমৰ 32% সীমাৰ ভিতৰতে আছে। ই অসমক দেশৰ বিত্তীয়ভাৱে বিচক্ষণ ৰাজ্যসমূহৰ ভিতৰত স্থান দিছে। ৰাজ্যখনত প্ৰতিষ্ঠানিক ঋণ প্ৰবাহো উল্লেখনীয়ভাৱে উন্নত হৈছে। 2016 বৰ্ষৰ মাৰ্চ মাহত অসমৰ ঋণ জমাৰ অনুপাত 41.10% পৰা বৃদ্ধি হৈ 2026 চনৰ মাৰ্চত 73.52% হৈছে। ইয়াৰ দ্বাৰা এইটো স্পষ্ট যে উৎপাদনমুখী কাৰ্যকলাপৰ বাবে অসমত সংগৃহীত জমাৰাশীৰ বৃহৎ অংশ ৰাজ্যখনৰ ভিতৰতে ব্যৱহাৰ কৰি থকা হৈছে। অধ্যক্ষ মহোদয়, বিগত কেইবছৰমান ধৰি অসমে এক শক্তিশালী উন্নয়নৰ গতি অব্যাহত ৰাখিছে। আমাৰ দলৰ সংকল্প পত্ৰৰ সৈতে সংগতি ৰাখি ফেব্ৰুৱাৰী মাহত দাখিল কৰা লেখানুদানৰ ভাষণত অতীতৰ সফলতা আৰু ভৱিষ্যতৰ দৃষ্টিভংগী বিস্তাৰিতভাৱে উল্লেখ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল অন্তৰ্ভুক্তিমূলক বিকাশৰ লগতে জনকল্যাণ সুনিশ্চিত কৰা আৰু এক গতিশীল শাসন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনক আগুৱাই নিয়া। এতিয়া মই আমাৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিকল্পনাৰ ধাৰণাত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰিবলৈ ওলাইছো। 2026-27 বৰ্ষৰ বাবে নিৰ্ধাৰিত এই 18খন ধ্বজাবাহী আঁচনিয়ে এক সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমৰ পথ নিৰ্দেশনা প্ৰদান কৰিব। প্ৰথম ধ্বজাবাহী আঁচনি হৈছে নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছোঁ। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছোঁ। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছচাইটি, ষষ্ঠ অনুসূচীয় অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে

হওয়া অংশীদারিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনৰ 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফোর্স গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি অনুসৰি এই চৰকাৰৰ সময়ছোৱাতে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ বাবে আমি দায়বদ্ধ। সৰ্বাংগীন আৰু কল্যাণমুখী সেৱাৰ ভাগীৰথী যাত্ৰা, সামগ্ৰিক কল্যাণ সাধনা। অধ্যক্ষ মহোদয়, আমি বিশ্বাস কৰোঁ যে যোগ্যজনৰ কল্যাণ সাধন কৰাটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য নহয়, কল্যাণৰ লগে লগে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক সামৰি লোৱা দৃষ্টিভংগী, সততা আৰু নৈতিক প্ৰমূল্যসমূহকো সুদৃঢ় হ'ব লাগিব। এই উদ্দেশ্য আগত ৰাখি আমি অতি প্ৰণালীবদ্ধভাৱে এলানি পদক্ষেপ গ্ৰহণ কৰিছোঁ। আধাৰ ভিত্তিক প্ৰমাণীকৰণকে ধৰি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা DBT স্কিমছ অৰ অধীনত একত্ৰিত ডিজিটেল হিতাধিকাৰী গাঁথনিৰ জৰিয়তে সকলো হিতাধিকাৰীমুখী আঁচনি প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমুখী আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব। ইয়াৰ উপৰি মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে। এই নিয়মাৱলী কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিৰা কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব। বিধানসভাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া বাজেট উত্থাপন কৰিব নোৱাৰাৰ বাবে প্ৰাপ্ত নোহোৱা কল্যাণকামী আঁচনিসমূহৰ সুবিধা আমি অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। অৰুণোদয় আমাৰ ৰাজ্যৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেওঁলোকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা। শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থান লাভ কৰা সময়ছোৱাত 48,366 গৰাকী স্নাতক ডিগ্ৰীধাৰীক মাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদানেৰে জীৱন প্ৰেৰণা নামৰ আঁচনিখন আমি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। 2026

নাই শিক্ষা বৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত ময়না আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া 2026 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব। মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব। এতিয়ালৈকে আমি এই দুইখন আঁচনিৰ অধীনত 5,46,479 গৰাকী শিক্ষাৰ্থীক 370 কোটি টকা বিতৰণ কৰিছোঁ। 2026-27 বৰ্ষৰ এই আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় 5,30,718 গৰাকী। এই বছৰ ডক্টৰ বাণীকান্ত কাকতিৰ মেধা বঁটাৰ অধীনত প্ৰায় 18,000 শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰিব। শৈক্ষিক সাহায্যৰ সমতাপূৰ্ণ বিতৰণ সুনিশ্চিত কৰিবলৈ লাভ কৰা নম্বৰৰ এক নিৰ্দিষ্ট শতকৰা হাৰতে যাতে সাহায্য সীমাবদ্ধ হৈ নাথাকে আৰু অধিক সংখ্যক যোগ্য শিক্ষাৰ্থী উপকৃত হ'ব পাৰে তাৰ বাবে এই আঁচনিৰ অধীনৰ বৰ্তমানৰ স্কুটি বিতৰণ প্ৰক্ৰিয়া অহা শিক্ষাবৰ্ষৰ পৰা বন্ধ কৰা হ'ব। ইয়াৰ অধীনত উপলব্ধ ধন নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ দুখনৰ শক্তিশালীকৰণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। আগষ্ট মাহৰ পৰা মই অসমৰ নৱবৈষ্ণৱ ধৰ্মীয় পৰম্পৰাক আধ্যাত্মিক গুৰু আৰু সত্ৰ পৰিচালনাৰ অবিচ্ছেদ্য অংগস্বৰূপ 621 গৰাকী উদাসীন ভকতৰ মাহিলী 1,500 টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ পুনৰ আৰম্ভ কৰিম। আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ জৰিয়তে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিছে। এই আঁচনিৰ অধীনত PM কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আমাৰ চৰকাৰে এক সম্প্ৰসাৰিত ক্ৰয় কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক যথোচিত মূল্য প্ৰসুনিশ্চিত কৰিছে। 2025-26 বৰ্ষৰ ন্যূনতম সমৰ্থন মূল্যৰ উপৰিও অতিৰিক্ত ৰাজ্যিক প্ৰেৰণামূলক ৰাজসাহাৰ্যৰ জৰিয়তে কৃষকসকলৰ পৰা 8,00,000 মেট্ৰিক টনতকৈ অধিক ধান ক্ৰয় কৰা হৈছিল। আমি ধান আৰু মাকৈৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত 200 টকা আৰু সৰিয়হৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত 300 টকাকৈ অতিৰিক্ত ৰাজসাহাৰ্য অব্যাহত ৰাখিম। আমাৰ চৰকাৰে গেপ ছাপৰ্ট স্কীমৰ জৰিয়তে প্ৰতি লিটাৰ গাখীৰত 5 টকাকৈ সাহায্য প্ৰদান কৰি দুগ্ধপালকসকলক সহায় আগবঢ়োৱাটো অব্যাহত ৰাখিব। ইয়াৰ ফলত প্ৰতি মাহে প্ৰায় 25,000 দুগ্ধপালক উপকৃত হয়। এই আঁচনি ৰূপায়ণৰ ফলস্বৰূপে সংগঠিত খণ্ডৰ দ্বাৰা দুগ্ধ ক্ৰয়ৰ পৰিমাণ প্ৰতিদিনে 97,554 লিটাৰৰ পৰা 1,43,035 লিটাৰলৈ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ হাৰ হৈছে 47%। আমাৰ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগজনৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানী, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াই যাব। 2026-27 বৰ্ষৰ এই জলপানী আৰু সাহায্য আঁচনিৰ জৰিয়তে 3,75,000তকৈ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। আমি চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকসকলৰ উন্নত মাতৃত্বকালীন যত্ন আৰু পৰিপুষ্টি নিশ্চিত কৰিবলৈ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিম। 2025-26 বৰ্ষত এই আঁচনিৰ অধীনত চাহ বাগিচা এলেকাত 32,882 গৰাকী গৰ্ভৱতী মহিলা শ্ৰমিকলৈ সাহায্য আগবঢ়োৱা হৈছে আৰু এই বছৰ প্ৰায় 35,000 গৰাকী এনে মহিলা উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি HIV/AIDS-ৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহৰ লক্ষ্য নিৰ্ধাৰিত সামাজিক সাহায্য পুনৰ আৰম্ভ কৰিম, য'ত যোগ্য সংক্ৰমিত আক্ৰান্ত শিশু আৰু মৃত HIV/AIDS ৰোগীৰ বিধৱা পত্নীসকলক 1,00,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। 2026-27 বৰ্ষৰ বাবে এই আঁচনিৰ অধীনত প্ৰায় 140 গৰাকী শিশু আৰু বিধৱা মহিলাই এনে লাভালাভ পাব বুলি আশা কৰা হৈছে। অধ্যক্ষ মহোদয়, বিভিন্ন হিতাধিকাৰীক সামৰি আমাৰ চৰকাৰে লোৱা কল্যাণমূলক আঁচনিসমূহৰ এই পবিত্ৰ সদনে নিশ্চয় শলাগ ল'ব। মই এই কল্যাণমূলক আঁচনিসমূহৰ বাবে বিভিন্ন অনুদানৰ অধীনত 6,000 কোটি টকাতকৈ অধিক ধনৰ আবণ্টনৰ প্ৰস্তাৱ লৈছোঁ। সবল আন্তঃগাঁথনি, সবল অসম ৰাজ্য চৰকাৰৰ ভৱিষ্যৎ পৰিকল্পনা।
অধ্যক্ষ মহোদয়।

শক্তিখণ্ডত কৰা ৰূপান্তৰকাৰী বিনিয়োগৰ সমান্তৰালভাৱে আমাৰ চৰকাৰে অসমৰ আন্তঃগাঁথনিৰ মেরুদণ্ড শক্তিশালী কৰিবলৈ আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ প্ৰস্তাৱ আগবঢ়াইছে। অসমমালা 1, 2 আৰু 3ৰ অধীনত 20,000 কোটিতকৈ অধিক টকাৰ প্ৰকল্প হাতত লোৱা হৈছে। ইয়াৰ ভিত্তিতে আমি অসমমালা 4ৰ আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছোঁ। এই নতুন পৰ্যায়টোত ৰাজ্যৰ নিজা সম্পদ, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প, ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব, গ্ৰাম্য আন্তঃগাঁথনিক উন্নয়ন পুঁজি আৰু নাবাৰ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন সাহায্য আঁচনিৰ জৰিয়তে অহা 5 বছৰত আনুমানিক 10,000 কোটি টকা ব্যয়েৰে আন 800 কিলোমিটাৰ উন্নতমানৰ পথ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। ভাৰত চৰকাৰৰ সহযোগত 55,000 কোটিতকৈ অধিক টকাৰ বিনিয়োগেৰে ৰূপান্তৰকাৰী আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাম আগবাঢ়িছে। ইয়াৰ ভিতৰত 4,954 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ ৰিং ৰোড, 22,864 কোটি টকাৰ গ্ৰীণফিল্ড শিলচৰ হাইস্পীড কৰিডৰ, 6,957 কোটি টকাৰ কাজিৰঙা এলিভেটেড কৰিডৰ আৰু 18,662 কোটি টকা ব্যয় সাপেক্ষে গহপুৰ নুমলীগড় ব্ৰহ্মপুত্ৰ সুৰংগ আছে। শিলচৰ হাইস্পীড কৰিডৰে গুৱাহাটী আৰু শিলচৰৰ মাজৰ ভ্ৰমণ সময় প্ৰায় 8 ঘণ্টা 30 মিনিটৰ পৰা 5 ঘণ্টালৈ হ্ৰাস কৰিব। 3টা গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্পৰ বাবে আমাৰ চৰকাৰে ভাৰত চৰকাৰৰ সৈতে নিবিড়ভাৱে কাম কৰি আছে। সেইকেইটা হ'ল 18,812 কোটি টকা ব্যয়েৰে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকৈ 4 লেনযুক্ত পথ নিৰ্মাণৰ প্ৰকল্প, 3,423 কোটি টকা ব্যয়েৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আৰু মৰিগাঁও আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং। এই প্ৰকল্পসমূহে আঞ্চলিক সংযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰিব, যান জঁট হ্ৰাস কৰিব, জনসাধাৰণ তথা সামগ্ৰীৰ ক্ষিপ্ৰ যাতায়াতত সহায় কৰিব। ভৱিষ্যতমুখী প্ৰকল্প হিচাপে ভাৰত চৰকাৰে বৰাপানী গুৱাহাটী আৰু গুৱাহাটী শিলিগুৰি প্ৰৱেশ নিয়ন্ত্ৰিত কৰিডৰৰ বাবে পথৰেখা নিৰ্ধাৰণ আৰু প্ৰকল্প প্ৰস্তুতিৰ কাম আগুৱাই নিব। অসম চৰকাৰেও প্ৰৱেশ নিয়ন্ত্ৰিত পথ প্ৰকল্পসমূহৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব, যাতে অসমে পৰৱৰ্তী প্ৰজন্মৰ দ্ৰুতবেগী যোগাযোগ ব্যৱস্থাৰ বাবে সাজু হ'ব পাৰে। এই সময়ছোৱাত আমি সমগ্ৰ অসমতে দলং সংযোগৰ ক্ষেত্ৰত এক বৃহৎ উন্নয়ন দেখিবলৈ পাম। সংযোগকাৰী পথসমূহতে ধৰি 14 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মাজুলী যোৰহাট দলঙে মাজুলী আৰু মূল ভূখণ্ডৰ মাজত নতুন সকলো ঋতুতে এক নিৰৱচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰিব আৰু ইয়াৰ কাম 2027 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা ৰখা হৈছে। আমি 3,197 কোটি টকা ব্যয়েৰে নিৰ্মিত পলাশবাৰী শুৱালকুছি দলং আৰু 4,997 কোটি টকা ব্যয় সাপেক্ষে ধুবুৰী ফুলবাৰী দলঙৰ দৰে বৃহৎ দলং প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰিম। পলাশবাৰী শুৱালকুছি দলঙে ইতিমধ্যে 39% কামৰ অগ্ৰগতি লাভ কৰিছে। আনহাতে ধুবুৰী ফুলবাৰী দলঙে 77%তকৈ অধিক অগ্ৰগতি লাভ কৰিছে আৰু ই ধুবুৰী আৰু ফুলবাৰীৰ মাজৰ দূৰত্ব 260 কিলোমিটাৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰলৈ হ্ৰাস কৰিব। সেতুবন্ধন আঁচনিৰ অধীনত মধুৰামুখৰ শিলচৰ চহৰৰ সৈতে সংযোগ কৰা গান্ধীঘাটক বৰাক নদীৰ ওপৰত এখন নতুন দলঙৰো অনুমোদন দিয়া হৈছে। প্ৰতিখন জিলাৰ বাবে একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং সুনিশ্চিত কৰাৰ লক্ষ্যৰে আমি কাম কৰি যাম। আন্তঃগাঁথনিৰ ক্ষেত্ৰত পথ আৰু দলঙৰ উপৰি ৰেল সংযোগ ব্যৱস্থাটো সুদৃঢ় কৰাটো আমাৰ লক্ষ্য। আমাৰ চৰকাৰে উমৰাংশুলৈকে ৰেল লাইন সম্প্ৰসাৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব। 15.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ লাংকুৰৰ পৰা উমৰাংশুলৈ নতুন ব্ৰডগেজ লাইনৰ বিতং প্ৰকল্প প্ৰতিবেদন ইতিমধ্যে 2026 চনৰ জুন মাহত ৰেলৱে বৰ্ডত দাখিল কৰা হৈছে। প্ৰকল্পৰ আনুমানিক ব্যয় 1,084 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। বিমান পৰিবহণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে অংশীদাৰিত্বতে শিলচৰৰ দলুত 2,134 কোটি টকীয়া গ্ৰীণফিল্ড বিমানবন্দৰৰ

আগুৱাই লৈ গৈছে, যিটো বৰ্তমান ৰাজহুৱা বিনিয়োগ বৰ্ডৰ বিবেচনাধীন হৈ আছে। ইয়াৰ কাম অতি সোনকালে আৰম্ভ কৰাৰ বাবে আমাৰ চৰকাৰে সক্ৰিয়ভাৱে সকলো ধৰণৰ প্ৰয়োজনীয় সুবিধা আগবঢ়াইছে। আমি ৰূপসী বিমানবন্দৰৰ পৰ্যায়ক্ৰমে কৰা সম্প্ৰসাৰণকো সহায় আগবঢ়াম। সংশোধিত মাষ্টাৰ প্লেনৰ প্ৰথম পৰ্যায়ৰ সকলো ঋতুতে চলাচল কৰিব পৰা এতিয়াৰ 72 বিমান আৰু দ্বিতীয় পৰ্যায়ত এতিয়াৰ 320 বিমান চলাচলৰ বাবে আন্তঃগাঁথনি উন্নতিকৰণৰ পৰিকল্পনা কৰা হৈছে, যিয়ে পশ্চিম অসমৰ বিমান সংযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক সুযোগসমূহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব। এই বিমানবন্দৰটোৱে নামনি অসমক পশ্চিমবংগ, মেঘালয় আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ সৈতেও সংযোগ স্থাপন কৰি অচিৰে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে পৰিগণিত হ'ব। শক্তিৰ আত্মনিৰ্ভৰতা, সেউজ বিকাশৰ যাত্ৰা, বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ শক্তিৰ ব্যৱহাৰ। অধ্যক্ষ মহোদয়, আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে ইয়াৰ জলবিদ্যুৎ উৎপাদনৰ অপাৰ সম্ভাৱনা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে। অসমো সেউজ শক্তিৰ ক্ষেত্ৰত যথেষ্ট চহকী আৰু আমি এই সম্ভাৱনা সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। আমি অসমৰ বিদ্যুৎ ৰাহি হোৱা ৰাজ্য আৰু উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ বিদ্যুৎ খণ্ড এক ৰূপান্তৰমূলক পৰ্যায়ত প্ৰৱেশ কৰিছে। জলবিদ্যুৎ, সৌৰশক্তি, তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণৰ প্ৰকল্পসমূহত 77,553 কোটি টকাৰ অধিক বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। ই ৰাজ্যৰ ইতিহাসৰ এনেধৰণৰ সৰ্ববৃহৎ বিনিয়োগৰ পৰিকল্পনা। এই অভিলাষী কাৰ্যসূচীৰ বাবে ৰাজ্যৰ নিজা সম্পদ, কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে পুঁজিৰ ব্যৱস্থা কৰা হ'ব। আমাৰ চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱিত শক্তি আন্তঃগাঁথনি প্ৰকল্পসমূহত 1 নং তালিকাত সন্নিৱিষ্ট কৰা হৈছে। মুঠ 8,557 মেগাৱাট ক্ষমতাসম্পন্ন 6টা প্ৰকল্পৰ বাবে 72,753 কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে 2 নং তালিকাত সন্নিৱিষ্ট 4,600 কোটি টকা ব্যয় সাপেক্ষে 16 কিলোভল্ট সঞ্চালন ক্ষমতাৰ 4টা বিদ্যুৎ সঞ্চালন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ কৰা হৈছে। একেদৰে 2,617 কোটি টকা ব্যয়েৰে ৰাজ্যৰ কেইবাটাও জিলাত 11খন ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণেৰে 137.2 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। এই বিষয়ে 3 নং তালিকাত সবিশেষ উল্লেখ কৰা হৈছে। আমাৰ চৰকাৰে পাম্প ষ্টৰেজ প্লাণ্টৰ জৰিয়তেও শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে। 27,100 কোটি টকা ব্যয় সাপেক্ষে 4,900 মেগাৱাট ক্ষমতাসম্পন্ন এনে 4খন আঁচনি কেইবাখনো জিলাত ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে। 5 নং তালিকাত উল্লেখ কৰা দুটা সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা 75 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ প্ৰকল্প ব্যয় 456 কোটি টকা। একেদৰে 6 নং তালিকাত 170,32,00,000 টকা ব্যয় সাপেক্ষে 25 মেগাৱাট আৰু 100 মেগাৱাট ঘণ্টা বেটাৰী সংৰক্ষণ প্ৰকল্প ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমাৰ চৰকাৰে 4,530 কোটি টকা ব্যয়েৰে 530 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লৈ 2টা পাইপলাইন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ লৈছে। এই প্ৰকল্পৰ সবিশেষ 7 নং তালিকাত উল্লেখ কৰা হৈছে। অধ্যক্ষ মহোদয়, মই আনন্দৰে ঘোষণা কৰিছোঁ, 120 মেগাৱাট ক্ষমতাসম্পন্ন দামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰিডলৈ প্ৰায় 55 মেগাৱাট বিদ্যুৎ যোগান ধৰি আছে। এই প্ৰকল্পটো চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ আশা আছে। আনুমানিক 4,000 কোটি টকা বিনিয়োগেৰে বিলাসীপাৰাত প্ৰস্তাৱিত 3,200 মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ মুঠ 137.2 মেগাৱাট ক্ষমতাসম্পন্ন 11টা নতুন জলবিদ্যুৎ প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰ জৰিয়তে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিদ্যুৎ ৰাহি হোৱা ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। আমাৰ চৰকাৰে বৃহৎ পৰিমাণৰ নবীকৰণযুক্ত শক্তিৰ সংযোগ আৰু বহনক্ষম উদ্যোগিক বিকাশ

অত্যঞ্চল সম্প্ৰসাৰণ কাৰ্যসূচী হাতত লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই বিনিয়োগৰ ধন গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন পুঁজি, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প, কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু ৰাজ্যিক বাজেটৰ সম্পদ ৰাশিৰ সদ্ব্যৱহাৰ কৰি সংগ্ৰহ কৰা হ'ব। চলিত বৰ্ষত অগ্ৰাধিকাৰ লাভ কৰিবলগীয়া অঞ্চল, উপযুক্ত জলসিঞ্চনৰ আৰ্হি, বিবেচনাধীন প্ৰকল্প আৰু বিত্তীয় বিকল্পসমূহক চিনাক্ত কৰি এক ব্যাপক পৰিকল্পনা প্ৰস্তুত কৰা হ'ব। ইয়াৰ বাবে মই চলিত বৰ্ষত 200 কোটি টকা ধাৰ্য কৰিছোঁ। পৰৱৰ্তী বছৰসমূহত এই পৰিকল্পনা পৰ্যায়ক্ৰমে আৰু সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰিবলৈ পৰ্যাপ্ত বাজেট আবণ্টন কৰা হ'ব। নাবাৰ্ডৰ পৰা 100 কোটি টকাৰ সাহায্যৰে আমি উচ্চ মূল্যৰ ৰপ্তানিযুক্ত শস্যৰ বাবে জৈৱিক প্ৰমাণীকৰণ আৰু ৰপ্তানিকাৰীসকলৰ পৰিবহণ সাহায্য প্ৰদান কাৰ্য সৰল কৰি তুলিম। এই লক্ষ্যত উপনীত হ'বলৈ আমি গুৱাহাটীত এক এয়াৰ কাৰ্গো সুবিধাকে ধৰি ৰপ্তানি সম্পৰ্কীয় লজিষ্টিক ব্যৱস্থাটোক অধিক শক্তিশালী কৰিম। কৃষক উৎপাদক সংগঠনসমূহক আধুনিক বজাৰমুখী কৃষি অৰ্থনীতিৰ মূল ভেটি হিচাপে স্বীকৃতি দি আমাৰ চৰকাৰে কৃষি যান্ত্ৰিকীকৰণ, মূল্য সংযোজন, শস্য চপোৱাৰ পিছত আন্তঃগাঁথনি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনা আৰম্ভ কৰিছে। ইয়াৰ প্ৰথম পৰ্যায়ত 2025-26 বৰ্ষত 254টা FPO FPSCক 12 লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছিল। আমি চলিত বৰ্ষত প্ৰতিটো FPO FPSCক 3 লাখ টকাৰ সাহাৰ্য প্ৰদান কৰিম। ইয়াৰ উপৰি এই বছৰ 15 কোটি টকা ব্যয়েৰে আৰু 100টা FPO FPSCক উৎকৰ্ষ যোজনাৰ আওতালৈ অনা হ'ব। আমাৰ চৰকাৰে অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ জৰিয়তে চাহ খেতিয়কসকলক অধিক সহায় আগবঢ়াব। অধিক মূল্য সংযোজন কৰাৰ বাবে উদগনি যোগাবলৈ তথা অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি কৰাৰ উদ্দেশ্যে অৰ্থডক্স আৰু বিশেষ চাহৰ শ্ৰেণীত এতিয়াৰ পৰা মাছা চাহকো অন্তৰ্ভুক্ত কৰা হ'ব। 2021-22 বৰ্ষত 4 কোটি 39 লাখ কিলোগ্ৰামৰ তুলনাত অসমৰ অৰ্থডক্স চাহৰ উৎপাদন বৃদ্ধি পাই 2025-26 বৰ্ষত প্ৰায় 8 কোটি কিলোগ্ৰাম হয়গৈ, যি বিগত 4 বছৰত 80% অধিক। উৎকৃষ্টমানৰ মাছা চাহৰ সফল উৎপাদনৰ জৰিয়তে অসমে চাহ খণ্ডৰ মূল্য সংযোজনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ প্ৰথমটো অংশ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে প্ৰতি কিলোগ্ৰামত প্ৰায় 3000 টকা দৰত বিক্ৰী কৰা হৈছিল। অৰ্থডক্স আৰু বিশেষ চাহৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজসাহাৰ্য প্ৰতি কেজিত 10 টকাৰ পৰা 15 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি স্বীকৃত ৰপ্তানি মাধ্যমৰ জৰিয়তে পোনপটীয়াভাৱে ৰপ্তানি কৰা ৰপ্তানিযোগ্য উৎকৃষ্টমানৰ CTC চাহৰ বাবে প্ৰতি কেজিত 3 টকাকৈ নতুন ৰাজসাহাৰ্য প্ৰৱৰ্তন কৰা হ'ব, যিয়ে বৈদেশিক মুদ্ৰা উপাৰ্জনত অৰিহণা যোগাব। আৰোগ্য অসম, সুস্থ অসম, এক স্বাস্থ্যকৰ ভৱিষ্যত নিৰ্মাণ। মাননীয় অধ্যক্ষ মহোদয়, স্বাস্থ্যসেৱা, পৰিপুষ্টি, মহিলা সবলীকৰণ আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাৰ ফল আশা কৰা ধৰণে লাভ কৰাটো এতিয়া দৃশ্যমান হৈছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ 6 আৰু 2022-24 চনৰ নমুনা পঞ্জীয়ন ব্যৱস্থাই এতিয়া স্বাস্থ্যসেৱা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উল্লেখ কৰা তৃতীয়টো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসমৰ সফলতাৰ কাহিনী স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ নৱজাতকৰ বিপৰীতে 84লৈ হ্ৰাস পাইছে, যিটো ৰাষ্ট্ৰীয় গড় 87তকৈ কম। ESRS 2014-16 বৰ্ষৰ প্ৰতি লাখ নৱজাতকৰ জন্মৰ বিপৰীতে 65% এক লক্ষণীয় হাৰত প্ৰতিফলিত হৈছে। অৰ্থাৎ অসমে ৰাষ্ট্ৰীয় স্বাস্থ্য স্থিৰাংকসমূহ উন্নত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আৰম্ভ কৰিছে। ৰাজ্যখনত প্ৰাতিষ্ঠানিক প্ৰসৱৰ হাৰো 87.6% বৃদ্ধি পাইছে আৰু দক্ষ স্বাস্থ্যকৰ্মীৰ তত্ত্বাৱধানত হোৱা প্ৰসৱৰ হাৰ 90.7% উন্নীত হৈছে। এই সাফল্যসমূহৰ সমান্তৰাল বাল্য বিবাহৰ হাৰ বিগত 3 বছৰত 62% হ্ৰাস পাইছে, মুঠ প্ৰজনন ক্ষমতাৰ হাৰ 1.9লৈ নিম্নগামী হৈছে, যাৰ ফলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড়ৰ সৈতে সংগতিপূৰ্ণ হৈ পৰিছে আৰু পৰিয়াল পৰিকল্পনাৰ অপূৰ্ণ হৈ থকা চাহিদাৰ হাৰ 7.4%লৈ হ্ৰাস পাইছে।

এই গতিশীলতাক বজাই ৰাখিবলৈ মই গৌৰৱেৰে প্ৰস্তাৱ কৰিব বিচাৰোঁ যে আমাৰ চৰকাৰে চৰকাৰৰ কাৰ্যকালতে প্ৰতিটো উপকেন্দ্ৰত অন্তত এগৰাকীকৈ MBBS চিকিৎসকৰ দ্বাৰা শক্তিশালী কৰা হ'ব আৰু তেওঁলোকক প্ৰয়োজনীয় সংখ্যক ANM GNM নে সহায় কৰিব। মই আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ যে সমগ্ৰ দেশৰ ভিতৰত এনেধৰণৰ এইটোৱেই হ'ব প্ৰথম পদক্ষেপ য'ত উপস্বাস্থ্য কেন্দ্ৰত MBBS ডক্টৰ থকাৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছে। আমাৰ চাব চেণ্টাৰসমূহত একোজনকৈ MBBS ডক্টৰ থকাৰ এই ঘটনা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ৰাজ্য হৈ পৰিব যিয়ে চাব চেণ্টাৰ লেভেলতো MBBS ডক্টৰৰ প্ৰয়োজন বা উপলব্ধতা আনিব। ইয়াৰ উপৰি আন্তঃগাঁথনিৰ উন্নতিকৰণ, ৰোগ নিৰ্ণয়, ঔষধ সা সঁজুলি আৰু সমৰ্পিত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী নিয়োজিত কৰি চাহ বাগিচাৰ চিকিৎসালয়তো সহযোগিতা আগবঢ়াই আমি এই অঞ্চলসমূহৰ স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰিম। সংশ্লিষ্ট চাহ বাগিচাসমূহে এই চিকিৎসালয়সমূহত পূৰ্বৰ দৰে সহায় কৰিব। আমি বৰ্তমানে থকা প্ৰথম ৰেফাৰেল ইউনিটসমূহক শক্তিশালী কৰিম আৰু প্ৰতিটো বিধানসভা সমষ্টিতে যাতে অন্ততঃ একোখনকৈ 50খন বিচনাযুক্ত FRU থাকে সেইটো নিশ্চিত কৰিবলৈ আমি এই ইউনিটসমূহ নতুনকৈ নিৰ্মাণ কৰিম। অধ্যক্ষ মহোদয়, মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6814গৰাকী MBBS চিকিৎসক, 82গৰাকী আয়ুষ চিকিৎসক, 22,000গৰাকী দন্ত চিকিৎসক, 22গৰাকী দন্ত চিকিৎসক, 10,442গৰাকী ষ্টাফ নাৰ্ছ, 4,669গৰাকী ফাৰ্মাচিষ্ট, 4,669গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1,283গৰাকী ANM, 4,625গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67গৰাকী ড্ৰেছাৰ সৈতে প্ৰায় 33,240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্যকাণ্ডত এনেদৰে একেলগে 33,000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। অধ্যক্ষ মহোদয়, সদনে এই কথা জানি সুখী হ'ব যে অসমত ইতিমধ্যে 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু আন 10খন নিৰ্মাণৰ বাবে বিভিন্ন পৰ্যায়ত আছে। আমাৰ চৰকাৰে এতিয়া গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালি জিলাত 4খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰিছে। ইয়াৰ ফলত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 28খনলৈ বৃদ্ধি পাব আৰু যিয়ে আমাক প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্যক অধিক ওচৰ চপাই আনিব। বিকশিত অসমৰ শিক্ষা সংস্কাৰ, বিকশিত অসমৰ বাবে শিক্ষা। মাননীয় অধ্যক্ষ মহোদয়, পৰৱৰ্তী 5 বছৰত উচ্চ শিক্ষা খণ্ডত আমাৰ অধিক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিম। আমাৰ লক্ষ্য হৈছে এখন জিলা, এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয় আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়। এই পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাতে গুণগত উচ্চ শিক্ষাক সুবিধা নিশ্চিত কৰা হ'ব। ইয়াৰ বাবে আমি এক ৰূপৰেখা প্ৰস্তুত কৰিম। মই সদনক জনাবলৈ পাই আনন্দিত হৈছোঁ, আমাৰ চৰকাৰে 2টা আধুনিক সমন্বিত শৈক্ষিক চৌহদ স্থাপন কৰিব। একেটা চৌহদতে এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু এখন ITI থাকিব। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত এই চৌহদ স্থাপনত অগ্ৰাধিকাৰ দিয়া হ'ব। অধ্যক্ষ মহোদয়, মই সদনক আনন্দৰে জনাওঁ, IIM গুৱাহাটীৰ MBA পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান 60-70গৰাকী শিক্ষাৰ্থীৰে পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব। সমগ্ৰ অসমত উচ্চ শিক্ষাক অধিক শক্তিশালী কৰিবলৈ আমাৰ চৰকাৰে নতুনকৈ স্থাপিত বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। আমি শিৱসাগৰ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয় আৰু গুৰুচৰণ বিশ্ববিদ্যালয় প্ৰতিখনলৈকে পৰ্যায়ক্ৰমে 100 কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিছোঁ। ইয়াৰ উপৰি আমি মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বীৰাংগনা সতীহাদিনী ৰাজ্যিক বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়

আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰতিখনলৈ 50 কোটি টকাৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়োৱা 100 কোটি টকা আৰু এই বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত 100 কোটি টকাৰ জৰিয়তে আমি অসমত অধিক শক্তিশালী, আঞ্চলিকভাৱে সুখম আৰু ভৱিষ্যতৰ বাবে সাজু উচ্চ শিক্ষা নেটৱৰ্ক গঢ়ি তোলাৰ লক্ষ্য লৈছো। ইয়াৰ উপৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে সংস্কৃতিৰ উপৰিও বিশেষ গুৰুত্ব অব্যাহত ৰাখিব। ইয়াৰ লগতে বিজ্ঞান আৰু কলা শাখাৰ আন বিষয়সমূহ বিশ্ববিদ্যালয়খনত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব। অধ্যক্ষ মহোদয়, সন্মানীয় সদনক জনাবলৈ পাই মই আনন্দিত হৈছো যে বিশ্ববিদ্যালয় অনুদান আয়োগে অসমৰ 27খন বিশ্ববিদ্যালয়ক স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰিছে। এই সাফল্যৰ বাবে মই শৈক্ষিক সমাজৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই স্বায়ত্তশাসিত মহাবিদ্যালয়ক সহায় কৰিবলৈ আমি 2 কোটি টকাকৈ 2টা সমান কিস্তিৰ ধন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই 27খন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ ভিতৰত বিশ্বনাথ জিলাৰ ছয়দুৱাৰ মহাবিদ্যালয়, ধুবুৰী জিলাৰ বি এন মহাবিদ্যালয়, ডিব্ৰুগড় জিলাৰ ডি এইচ এছ কে মহাবিদ্যালয়, গোলাঘাট জিলাৰ ডি কে মহাবিদ্যালয়, ফৰকাটিং মহাবিদ্যালয়, এইচ পি ছোৱালী মহাবিদ্যালয়, গোলাঘাট বাণিজ্য মহাবিদ্যালয়, কামৰূপ মহানগৰ জিলাৰ আৰ্য বিদ্যাপীঠ, বি বৰুৱা কলেজ, সোণাপুৰ আৰু ডিমৰীয়া মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, কামৰূপ জিলাৰ সুৰেণ দাস মহাবিদ্যালয়, লখিমপুৰ জিলাৰ ঢকুৱাখানা মহাবিদ্যালয়, শোণিতপুৰ জিলাৰ ৰঙাপাৰা মহাবিদ্যালয়, দৰং মহাবিদ্যালয়, তিনিচুকীয়া জিলাৰ ডিগবৈ মহাবিদ্যালয় আৰু তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, জাগীৰোড মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, লখিমপুৰ ছোৱালী মহাবিদ্যালয়, দুধনৈ মহাবিদ্যালয়, গোৱালপাৰা মহাবিদ্যালয়, কলিয়াবৰ মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয় আৰু ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়। অধ্যক্ষ মহোদয়, প্ৰাথমিক বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী মহাবিদ্যালয়সমূহক 15,000তকৈ অধিক শিক্ষকে গুৰুদক্ষিণা আঁচনিৰ অধীনত আবেদন দাখিল কৰিছে। শিক্ষা বিভাগে পৰীক্ষা কৰি আৰ্থিক সহায়ৰ পৰিমাণ নিৰ্ধাৰণ কৰিব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি উপলব্ধ কৰা হ'ব। ফেঞ্চাৰ শিক্ষানুষ্ঠানসমূহকো প্ৰাদেশিকৰণৰ অধীনত প্ৰায় 8,000খন আবেদন লাভ কৰা হৈছে। আমাৰ চৰকাৰে যোগ্য ফেঞ্চাৰ মহাবিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আমাৰ চৰকাৰে 2025চনত সংশোধিত অসম শিক্ষা শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ্গঠন আইনৰ অধীনত শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণৰ বাবে ভিত্তি তাৰিখৰ সংশোধনী আনিব যাতে শিক্ষক টিউটৰসকলে যোগ্যতাৰ পৰিসৰ সম্প্ৰসাৰিত হয়। বিনিয়োগৰ কেন্দ্ৰবিন্দু অসম, এডভান্টেজ আছাম। অধ্যক্ষ মহোদয়, আমাৰ অৰ্থনৈতিক ৰূপান্তৰৰ ক্ষেত্ৰত এডভান্টেজ আছাম 2 আছিল এক যুগান্তৰকাৰী পদক্ষেপ। এই সন্মিলনে ব্যক্তিগত খণ্ড, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ আৰু ভাৰত চৰকাৰৰ প্ৰধান আন্তঃগাঁথনি মন্ত্ৰালয়সমূহৰ পৰা 5,18,000 কোটি টকাৰ অধিক মূল্যৰ বিনিয়োগ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতিশ্ৰুতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত 3,10,000 কোটি টকা মূল্যৰ অধিক মূল্যৰ প্ৰকল্প ইতিমধ্যে ৰূপায়ণ আৰু আৰম্ভণিৰ বিভিন্ন পৰ্যায়ত আছে। সামগ্ৰিকভাৱে এই বিনিয়োগৰ জৰিয়তে 1,02,557টা প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। এই বৰ্ষৰ নৱেম্বৰ মাহত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ফেচিলিটিৰ উৎপাদন আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ লগতে অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী নামৰূপৰ কাম কাজ পূৰ্ণগতিত চলি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ চৰকাৰে এতিয়া প্ৰতিখন জিলাতে ঔদ্যোগিক উদ্যান আৰু লেণ্ড বেংক গঢ়ি তোলা আৰু সমগ্ৰ অসমৰ পৰৱৰ্তী পৰ্যায়ত বিনিয়োগ আকৰ্ষণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি তথা উদগনিমূলক নীতিৰ ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। সকলোৰে বাবে ভূমিৰ অধিকাৰ, মিছন বসুন্ধৰা 4। মিছন বসুন্ধৰাৰ ক্ৰমাগত 3টা পৰ্যায়ৰ অসমৰ ভূমি ৰাজসংস্কাৰৰ ক্ষেত্ৰত এক ক্ষুদ্ৰ কাঠামো স্থাপন কৰিছে। এই অভিযানৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন ভৌগোলিক অঞ্চলত জনগোষ্ঠীসমূহলৈ ভূমিৰ অধিকাৰ আৰু ভূমি বন্দোবস্তিৰ সুবিধা সম্প্ৰসাৰিত কৰা হৈছে। এতিয়ালৈকে 453,000 বিঘা ভূমিৰ ওপৰত 3,56,000 অধিক

পৰিয়ালক মালিকীস্বত্বৰ অধিকাৰ প্ৰদান কৰা হৈছে, যি অসমৰ ইতিহাসত ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত অন্যতম বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বিশেষভাৱে চৰ অঞ্চলৰ ডিজিটেল জৰীপৰ ওপৰত গুৰুত্ব আৰোপ কৰি মিছন বসুন্ধৰা 4 ৰূপায়ণ কৰা হৈছে, যাৰ জৰিয়তে বৰাক উপত্যকা আৰু মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা হ'ব। ভূমি সংস্কাৰ অধিক শক্তিশালী কৰাৰ লগতে কমেও 3টা প্ৰজন্মক ধৰি অসমত বাসিন্দা হৈ থকা পৰিয়ালৰ সদস্যসকলকে ভূমিৰ আবণ্টন নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে বৰ্তমান ব্যৱস্থাক প্ৰয়োজনীয় বিধায়নী আৰু প্ৰশাসনিক সংস্কাৰ সংশোধন কৰিব। আমাৰ চৰকাৰে প্ৰজেক্ট জৰীপ, প্ৰজেক্ট মাটি আৰু প্ৰজেক্ট অসমৰ এই 3টা ৰূপান্তৰকাৰী পদক্ষেপৰ জৰিয়তে মিছন বসুন্ধৰা 4ক গতিশীলতাৰভাৱে আগবঢ়াই নিব। এই পদক্ষেপসমূহৰ জৰিয়তে ডিজিটেলভাৱে সংহত ভূমি তথ্যসমূহ, পুঁজি পঞ্জীকৰণ ব্যৱস্থাৰ আধুনিকীকৰণ আৰু এক ঐক্যবদ্ধ ডিজিটেল ভূমি প্ৰশাসন ব্যৱস্থা গঢ়ি তোলা হ'ব। অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু খাদী উদ্যোগসমূহৰ প্ৰসাৰ সাধনৰ উদ্দেশ্যে আমাৰ চৰকাৰে প্ৰচলিত আইনৰ প্ৰয়োজনীয়তা সংশোধন আনিব, যাতে এই উদ্যোগসমূহৰ বাবে ভূমি ব্যৱহাৰৰ শ্ৰেণী পৰিৱৰ্তন স্বসেৱা উপলব্ধ হয়। প্ৰদূষণ সৃষ্টি কৰা উদ্যোগসমূহে এই সুবিধাত সম্প্ৰসাৰণ কৰা নহ'ব। ৰাষ্ট্ৰীয় সুশাসন দিৱস হিচাপে পালন কৰা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনটোৰ দিনাখন অৰ্থাৎ চলিত বৰ্ষৰ 25 ডিচেম্বৰত আমি মিছন বসুন্ধৰা 4ৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। অহা দুমাহত আমি এই পবিত্ৰ সদনৰ লগতে অসমৰ জনসাধাৰণৰ পৰা মতামত আহ্বান কৰিম, যাতে মিছন বসুন্ধৰাৰ পৰৱৰ্তী পৰ্যায়সমূহত ৰূপায়ণৰ সময়ত ৰৈ যোৱা বিষয়সমূহ মূল্যায়ন কৰিব পৰা যায়। এই পৰামৰ্শসমূহে অধিক ফলপ্ৰসূ আৰু বাস্তৱসন্মত মিছন বসুন্ধৰা 4ৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। স্বনিৰ্ভৰতাৰ পথত অসম, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, এক শক্তিশালী ঔদ্যোগিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ দৃঢ়প্ৰতিজ্ঞ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ অধীনত ইতিমধ্যে 2টা পৰ্যায়ত প্ৰায় 1 লাখ হিতাধিকাৰীক সহায় আগবঢ়োৱা হৈছে। CM AAA অধীনত 12,976গৰাকী হিতাধিকাৰীক ব্যৱসায় সম্প্ৰসাৰণ আৰু স্থায়িত্ব নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰতিজনক 1 লাখ টকাকৈ সুদবিহীন ঋণ ইতিমধ্যে প্ৰদান কৰা হৈছে। বাকী থকা যোগ্য হিতাধিকাৰীসকলক চলিত বৰ্ষত পুনৰ মূল্যায়ন কৰা হ'ব আৰু তেওঁলোককো এই সুদবিহীন ঋণ প্ৰদান কৰা হ'ব। CM AAA 2ৰ অধীনত 75,000গৰাকী হিতাধিকাৰীক প্ৰতিগৰাকীকে 75,000 টকাৰ প্ৰথম কিস্তি লাভ কৰিছে। উদ্যমিতা বিকাশ কাৰ্যসূচীৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত চলিত বিত্তীয় বৰ্ষত অৱশিষ্ট 25,000 টকা প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, CM AAA পূৰ্ৱৱৰ্তী 2টা পৰ্যায়ৰ সফলতাৰ ওপৰত ভিত্তি কৰি মই আনন্দৰে ঘোষণা কৰিছোঁ, আমাৰ চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰি নতুনকৈ 50,000গৰাকী যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ সহায়ৰ হাত আগবঢ়াব। এই কাৰ্যসূচীৰ অধীনত বহু উদ্যোগীয়ে প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী, PMFME আৰু প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনাৰ জৰিয়তে প্ৰতিষ্ঠানগত ঋণ লাভ কৰাত সফল হোৱা দেখি মই আনন্দিত হৈছোঁ। আমাৰ চৰকাৰে লক্ষ্য লৈছে যে এই আঁচনিৰ অধীনত অহা 5 বছৰৰ ভিতৰত 10 লাখ যুৱ উদ্যোগীক ক্ষমতা সম্পন্ন কৰি তোলা হ'ব। CM AAA-ৰ বাবে এই বছৰ মই 500 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ দিছোঁ। সমৃদ্ধ উদ্যমী অসম, উদ্যমিতা আৰু ঋণ নিশ্চয়তা পুঁজি, অসমৰ উন্নয়নৰ যাত্ৰাত আমাৰ নাৰীসকলৰ উচ্চাকাংক্ষা, উদ্যম আৰু নেতৃত্বই ক্ৰমাৎ অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰায় 30 লাখ মহিলাৰ প্ৰতিগৰাকীকে 10,000 টকাকৈ উদ্যোগ পুঁজি প্ৰদান কৰা হৈছে। এই পদক্ষেপৰ ফলস্বৰূপে আমাৰ চৰকাৰে 9,05,000গৰাকী লাখপতি বাইদেউ গঢ়ি তোলাৰ সফলতা লাভ কৰিছে। অধ্যক্ষ মহোদয়, আত্মসহায়ক গোটৰ সদস্যসকলে বছৰ বছৰ ধৰি সঞ্চয় আৰু ঋণ পৰিশোধৰ ক্ষেত্ৰত শৃংখলাবদ্ধতা আৰু দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। এই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ বৰ্তমানে চলি থকা ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজি

নিধি আৰু মহিলা উদ্যোগ ত্বৰান্বিত পুঁজি আদি আঁচনিৰ অধীনত ঋণ লাভ কৰাৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে আমাৰ চৰকাৰে সহায় আগবঢ়াব বুলি ঘোষণা কৰিবলৈ পাই মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। প্ৰস্তাৱিত আঁচনিৰ অধীনত ৰাজ্যজুৰি থকা আত্মসহায়ক গোটৰ সদস্যসকলে ব্যক্তিগতভাৱে নিজৰ উদ্যোগ বা ব্যৱসায় প্ৰতিষ্ঠানত আৰম্ভ বা সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে বন্ধকবিহীন বেংক ঋণ লাভ কৰিব। এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগে সময়মতে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব। অধ্যক্ষ মহোদয়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক 10 লাখ টকাকৈ ব্যক্তিগত ঋণ লাভৰ ক্ষেত্ৰত ঋণ চুক্তিপত্ৰৰ ওপৰত স্থামূপ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ প্ৰস্তাৱ মই আগবঢ়াইছোঁ। ঐতিহ্য সংৰক্ষণৰ ভৱিষ্যত নিৰ্মাণ আমাৰ গৌৰৱ, সংস্কৃতি আৰু ঐতিহ্য। অধ্যক্ষ মহোদয়, অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু চিৰন্তৰ পৰম্পৰাসমূহ আমাৰ পৰিচয়ৰ ভেটি। জাতি আৰু জগতবাসীৰ সন্মুখত ৰাখি অসমৰ সংস্কৃতিৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰাৰ লগতে এই অমূল্য ঐতিহ্য সংৰক্ষণ কৰিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ৰাষ্ট্ৰীয় মঞ্চত অসমক সজীৱ সাংস্কৃতিক পৰম্পৰাক উদযাপন কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে উপযুক্ত সময়ত নতুন দিল্লীত বিহু উদযাপনৰ এক ভব্য অনুষ্ঠান আয়োজন কৰিব। ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ সন্মুখত অসমৰ প্ৰাণৱন্ত ৰূপ উপস্থাপিত হ'ব। অধ্যক্ষ মহোদয়, লাচিত বৰফুকন অসমৰ পৰাক্ৰম, দেশপ্ৰেম আৰু অদম্য সাহসৰ এক চিৰন্তৰ প্ৰতীক। মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ যুদ্ধত তেখেতৰ সফল নেতৃত্বত ভাৰতৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সামৰিক বিজয় হিচাপে পৰিগণিত হৈ আহিছে। তেখেতৰ প্ৰেৰণাদায়ক ইতিহাসক দেশ আৰু বিশ্ববাসীৰ মাজলৈ লৈ যাবৰ বাবে আমাৰ চৰকাৰে এগৰাকী প্ৰতিষ্ঠিত বোলছবি নিৰ্মাতাৰ সহযোগত লাচিত বৰফুকন বিষয়ক এক বিশ্বমানৰ বাণিজ্যিক পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ বাবে আৰ্থিক সহায় আগবঢ়াব। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কুশল কোঁৱৰৰ অসীম ত্যাগৰ সন্মান প্ৰদৰ্শন কৰি আমাৰ চৰকাৰে তেখেতৰ প্ৰেৰণাদায়ক জীৱনী আৰু অদম্য দেশপ্ৰেমক দেশৰ চুকে কোণে থকা দৰ্শকৰ মাজত প্ৰচাৰ কৰিবলৈ এখন বাণিজ্যিক পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণতো সহযোগিতা আগবঢ়াব। চৰাইদেউ মৈদানক বিশ্ব ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ হিচাপে অন্তৰ্ভুক্ত কৰাৰ পিছত আমাৰ চৰকাৰে ঐতিহ্যৰ লগত বিজড়িত অন্যান্য গৌৰৱময় উপাদানসমূহৰ সংস্থাটোক হেৰিটেজ ফ্ৰেমৱৰ্কৰ কালচাৰেল, নেচাৰেল এণ্ড ইণ্টেঞ্জিবল শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। এই প্ৰচেষ্টাত অংশ হিচাপে মাজুলীৰ বৈষ্ণৱ সংস্কৃতি, বিহু আৰু আহোম ৰাজধানী ৰংপুৰ শিৱসাগৰৰ লগত জড়িত প্ৰস্তাৱসমূহ পৰ্যায়ক্ৰমে বিবেচনা কৰা হ'ব। এই প্ৰচেষ্টাসমূহৰ উদ্দেশ্য হৈছে অসমৰ চহকী সংস্কৃতিৰ ঐতিহ্যক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সুৰক্ষিত কৰা, ইয়াৰ সংৰক্ষণ অধিক শক্তিশালী কৰা আৰু সাংস্কৃতিক পৰ্যটনৰ প্ৰসাৰ ঘটোৱা। আমাৰ চৰকাৰে ৰংঘৰ সংৰক্ষণ প্ৰকল্পৰ কাম খৰতকীয়াভাৱে সম্পূৰ্ণ কৰিব আৰু কাৰেংঘৰৰ পুনৰুদ্ধাৰ, সংৰক্ষণ আৰু দৰ্শনাৰ্থীৰ বাবে আন্তঃগাঁথনিক উন্নয়নৰ কাম হাতত ল'ব, যাতে এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহক ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সংৰক্ষিত কৰি ৰাখিব পৰা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ জীৱনৰ অন্তিম সময়ছোৱাত অতিবাহিত কৰা পবিত্ৰ স্থান মধুপুৰ সত্ৰৰ অপৰিসীম আধ্যাত্মিক আৰু ঐতিহাসিক গুৰুত্বৰ স্বীকৃতি প্ৰদানেৰে ঐতিহ্যৰ সংৰক্ষণ, তীৰ্থযাত্ৰীসকলৰ সা সুবিধা আৰু সাংস্কৃতিক আন্তঃগাঁথনি সামৰি সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে পৰ্যাপ্ত পুঁজি আগবঢ়োৱা হ'ব। অসমৰ অনন্য সত্ৰসমূহ পৰম্পৰাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে যথোচিত প্ৰাতিষ্ঠানিক সহযোগিতা প্ৰদান কৰাৰ উদ্দেশ্যে অসমৰ সত্ৰ আয়োগ গঠন তথা শক্তিশালী কৰা হ'ব। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে আমাৰ চৰকাৰে এই বছৰ নতুন দিল্লীত সামৰণি অনুষ্ঠানটো জাক জমকতাৰে আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এক ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি হিচাপে অনুষ্ঠানটোৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত ডক্টৰ হাজৰিকাৰ সংগীত ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা দেশৰ প্ৰতিটো চুকে কোণে বিয়পি পৰিব। ইয়াৰ জৰিয়তে আমি তেখেতৰ মানৱতা, প্ৰেম, সাংস্কৃতিক সম্প্ৰীতি

ৰাষ্ট্ৰীয় একতাক চিৰস্থায়ী বাৰ্তা উদযাপন কৰিম। সবল চাহ জনগোষ্ঠী, অসমৰ চাহ বাগিচাৰ কল্যাণ। অধ্যক্ষ মহোদয়, আপুনি অৱগত যে পূৰ্বৰ কাৰ্যকালত আমাৰ চৰকাৰে বহু প্ৰজন্ম ধৰি একেবোৰ শ্ৰমিক লাইনতে বসবাস কৰি অহা চাহ বাগিচাৰ জনগোষ্ঠীসমূহে সন্মুখীন হোৱা অনিশ্চয়তাক অন্ত পেলাবলৈ এক গুৰুত্বপূৰ্ণ আইন গ্ৰহণ কৰিছিল। সমগ্ৰ অসমৰ প্ৰায় 30,000 চাহ বাগিচাৰ পৰিয়ালে অভিলেখ সময়ৰ ভিতৰত ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছিল।

পঞ্চাশ লাখ টকাৰ বীমা সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত 1,565টা পৰিয়ালে প্ৰত্যেকে 10 লাখ টকাৰ ম্যাদী বীমা লাভ কৰিছে আৰু 54টা পৰিয়ালৰ প্ৰত্যেকে 1 কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে আমি কঠিন সময়ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ কাষত থাকি সহায়ৰ হাত আগবঢ়াই যাম। অগ্ৰিম আৰ্জিত বেতন বা বেতন সংলগ্ন ঋণ আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্থিক কল্যাণৰ বাবে সমৰ্থন অব্যাহত ৰাখিম। এই আঁচনিৰ অধীনত প্ৰায় 2,642গৰাকী কৰ্মচাৰীয়ে অগ্ৰিম আৰ্জিত বেতনৰ সুবিধা লাভ কৰিছে আৰু 3,164গৰাকী অধিক কৰ্মচাৰীয়ে বেতন সংলগ্ন ঋণ আঁচনিৰ সুবিধা লাভ কৰিছে। পৰ্যটন আৰু ঐতিহ্যৰ বিকাশ, পৰ্যটন খণ্ডৰ প্ৰকাশ। অধ্যক্ষ মহোদয়, অষ্ট্ৰেলিয়া, জাপান আৰু ইউৰোপীয় সংঘৰ 27খন দেশে ৰাজ্যখনৰ বাবে ভ্ৰমণ নিৰ্দেশনা শিথিলতা কৰাৰ সিদ্ধান্তই অসমক এক আগশাৰীৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমি লাভ কৰা সফলতাৰ প্ৰতিফলন ঘটিছে। গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্তই অসমৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ ব্যৱস্থাক অধিক উন্নত কৰিছে আৰু থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানৰ সৈতে ৰাজ্যখনৰ বৰ্তমান সংযোগ ব্যৱস্থাৰ পৰিপূৰক হিচাপে এই পদক্ষেপে আমাৰ পৰ্যটন, বাণিজ্য আৰু বিনিয়োগৰ সুবিধাসমূহ সম্প্ৰসাৰিত কৰিছে। মাননীয় মহোদয়, বাৰ্ষিক 76 লাখ অধিক ঘৰুৱা পৰ্যটকৰ আগমনে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে। পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত অসমক দেশৰ শীৰ্ষ 10খন ৰাজ্যলৈ উন্নত কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যত উপনীত হ'বলৈ আমি সামূহিক পৰ্যটন, স্থানীয় উদ্যমিতা, দৰ্শনাৰ্থীৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু আতিথ্য সেৱাক প্ৰসাৰিত কৰিবৰ বাবে ব্যাপক হোমষ্টে নীতি প্ৰৱৰ্তন কৰিম। কেন্দ্ৰীয়ভাৱে পঞ্জীভূত হোমষ্টেসমূহক 30% মূলধনী ৰেহাই আৰু 2% সুত ৰেহাই পাব। আমাৰ চৰকাৰে হোমষ্টে পৰিচালকসকলক প্ৰযুক্তিগত সহায়ো প্ৰদান কৰিব আৰু অসমৰ সাংস্কৃতিক আৰু পাৰিপাৰ্শ্বিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে এক পৰ্যটন প্ৰসাৰ অভিযান গ্ৰহণ কৰিব। আমাৰ চৰকাৰে উমৰাংচু, হাফলং আৰু মানাহত 5 তাৰকাযুক্ত হোটেল স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে। যোগ্য প্ৰকল্পসমূহে 30% মূলধনী ৰেহাইৰ লগতে বৰ্তমান প্ৰচলিত নিয়ম অনুসৰি ৰাজ্যিক GST ঘূৰাই পোৱাৰ লগতে সুত ৰেহাই পাব। মই নিশ্চিত যে ইয়াৰ দ্বাৰা প্ৰতিষ্ঠিত হোটেল ব্যৱসায়ীসকলে অসমত বিনিয়োগ কৰিবলৈ উৎসাহিত হ'ব। যুৱ প্ৰজন্মৰ প্ৰগতি, অসমৰ উন্নতি, যুৱ সবলীকৰণ। আমাৰ চৰকাৰে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৃষ্টি হোৱা নতুন সুযোগসমূহৰ বাবে আমাৰ যুৱ প্ৰজন্মক সাজু কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব। অধ্যক্ষ মহোদয়, মই সদনত জনাবলৈ পাই সুখী যে আমাৰ চৰকাৰে CM ফ্লাইট, চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট পৰিসৰ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। এই আঁচনিৰ অধীনত ইংৰাজী, জাৰ্মান আৰু অন্যান্য বিদেশী ভাষাক অন্তৰ্ভুক্ত কৰা হ'ব। বিদেশী ভাষাৰ প্ৰশিক্ষণ আৰু বিদেশত কৰ্মসংস্থানৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ ক্ষেত্ৰত প্ৰতিগৰাকী প্ৰাৰ্থীক 1.5 লাখ টকাকৈ সহায় আগবঢ়োৱা হ'ব। ৰাজ্যখনৰ সৃজনশীল যুৱ প্ৰজন্মক বিশ্বমানৰ দক্ষতা, উদ্যোগৰ অভিজ্ঞতা আৰু গোলকীয় সুযোগৰ সবল কৰিবলৈ চৰকাৰে এখন ব্যাপক এনিমেচন, ভিজুৱেল এফেকশ্যন, গেমিং, কমিক্স এণ্ড এক্সটেণ্ডেড ৰিয়েলিটি প্ৰতিভা বিকাশ নীতি প্ৰৱৰ্তন কৰিব। এই নীতিয়ে গুণগত প্ৰশিক্ষণ, উদ্যোগৰ অংশীদাৰিত্বতা আৰু উদ্ভাৱনৰ জৰিয়তে প্ৰতিভা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ দ্বাৰা আমাৰ যুৱক যুৱতীসকলে বিশ্বব্যাপী AVGCXR প্ৰতিভা গোষ্ঠীৰ অংশ হ'বলৈ সক্ষম কৰি তুলিব আৰু ৰাজ্যখনক সৃজনশীল ডিজিটেল অৰ্থনীতিক এক অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিব। অধ্যক্ষ মহোদয়, অসমৰ বহুসংখ্যক নাৰ্ছে ছিংগাপুৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিছে আৰু এই ক্ষেত্ৰত উৎসাহজনক সঁহাৰি পোৱা গৈছে। সেয়ে বিশ্বব্যাপী কৰ্মসংস্থানৰ সম্ভাৱনা বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যৰ সকলো নাৰ্ছিং মহাবিদ্যালয়ত ইংৰাজী কথনশৈলী বা স্পকেন ইংলিছকে ধৰি

সোণালী মুগাৰ সম্পূৰ্ণ সম্ভাৱনা উন্মোচন কৰি অসমৰ নিবাস সোণালী মুগাৰ আসমক এক গোলকীয় কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিলৈ আমাৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সহযোগত 4 কোটি টকাৰ বিনিয়োগেৰে মিছন চেনেজৰী নামেৰে এক 3 বছৰীয়া পদক্ষেপ আৰম্ভ কৰিছে। এই মিছনৰ জৰিয়তে পোষক উদ্ভিদৰ পুলি ৰোপণ, মুগা পলুৰ বীজ উৎপাদন আৰু পালন পোষণৰ পৰা আৰম্ভ কৰি সূতা কটা, বোৱা কটা, ব্ৰেণ্ডিং, ভৌগোলিক সূচক প্ৰমাণীকৰণ, ডিজিটেল অনুসৰণ ব্যৱস্থা, ৰপ্তানি আৰু বজাৰ সংযোগকে সমগ্ৰ মূল্য শৃংখলা শক্তিশালী কৰা হ'ব। ইয়াৰ দ্বাৰা 2,60,000 মুগা পালক, কাটনি, শিপিনী আৰু উদ্যোগী উপকৃত হ'ব। এই মিছনৰ অধীনত 2028 চনৰ ভিতৰত আধুনিক সূতা কটা আন্তঃগাঁথনি স্থাপন কৰাৰ লগতে মুগা উৎপাদকসমূহক 1,180টা ফাৰ্মাৰ্ছ ইণ্টাৰেষ্ট গ্ৰুপ আৰু 30টা কৃষক উৎপাদক সংস্থা সংগঠিত কৰা হ'ব। এই মিছনৰ অধীনত 8,46,00,000 টকা বয়েৰে ঢকুৱাখানাত মুগা ৰেচম পৰ্যটন উদ্যান আৰু 10 কোটি টকা বয়েৰে ধেমাজিত এটা মুগা স্পান মিল স্থাপন কৰা হ'ব। ইয়াৰ জৰিয়তে ৰেচম পৰ্যটনক উৎসাহিত কৰা, ৰেচমৰ অৱশিষ্ট সামগ্ৰীৰ উচ্চ মূল্যত কটা মুগা সূতালৈ ৰূপান্তৰ কৰা, অপচয় হ্ৰাস কৰা, নিয়োগ সৃষ্টি আৰু মূল্য সংযোজন অধিক শক্তিশালী কৰা হ'ব। হাঁচিকাঠ উচ্চ বিকাশৰ সম্ভাৱনাৰ দুৱাৰ মুকলি। অধ্যক্ষ মহোদয়, অসমৰ হাঁচিখণ্ড বা অগৰ উদ্যোগ অপৰিম অৰ্থনৈতিক সম্ভাৱনা আৰু ভাৰতৰ সৰ্ববৃহৎ হাঁচিকাঠ উৎপাদনকাৰী ৰাজ্য হিচাপে অসমৰ স্থান সৰ্বজন স্বীকৃত। অসম চৰকাৰে হাঁচি গছৰ পুলি ৰোপণ, সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন, বিপণন আৰু ৰপ্তানিৰ সামৰি এক ভৱিষ্যৎ কৰ্মপন্থা যুগুত কৰিবলৈ হাঁচিকাঠ সম্পৰ্কীয় এক উচ্চস্তৰীয় কেবিনেট টাস্কফৰ্চ গঠন কৰিছে। এই টাস্কফৰ্চে হাঁচিকাঠৰ মূল্য শৃংখলক অধিক শৃংখলাবদ্ধ কৰিব, লগতে অতি মূল্যৱান হাঁচিকাঠৰ পৰা নিৰ্মিত সামগ্ৰীৰ ক্ষেত্ৰত দেশৰ প্ৰধান কেন্দ্ৰ হিচাপে অসমৰ স্থিতি শক্তিশালী কৰিবলৈ কেতবোৰ সংস্কাৰ সাধন আৰু পৰামৰ্শ আগবঢ়াব। সমগ্ৰ অসমতে পাইপলাইনযুক্ত প্ৰাকৃতিক গেছ নেটৱৰ্কৰ সম্প্ৰসাৰণ। অধ্যক্ষ মহোদয়, সমগ্ৰ অসমতে স্বচ্ছ আৰু সুলভ মূল্যৰ ইন্ধন উপলব্ধ কৰাৰ বাবে আমাৰ চৰকাৰ সংকল্পবদ্ধ। ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, তেজপুৰ, দৰং, বাক্সা, কোকৰাঝাৰ, নগাঁও আৰু বৰাক উপত্যকাকে ধৰি ৰাজ্যৰ প্ৰধান অঞ্চলসমূহত পাইপলাইনযুক্ত প্ৰাকৃতিক গেছৰ নেটৱৰ্ক গঢ়ি তোলাৰ ব্যৱস্থা হাতত লোৱা হৈছে। মই এই সদনক অতি আনন্দৰে জনাব বিচাৰোঁ যে সমগ্ৰ ৰাজ্যতে ইতিমধ্যে 46টা CNG ষ্টেচন স্থাপন কৰাৰ লগতে 13,500তকৈও অধিক ঘৰুৱা পাইপলাইনযুক্ত গেছ সংযোগ প্ৰদান কৰা হৈছে। ইয়াৰ ফলত আমাৰ বাসস্থান, ব্যৱসায়িক প্ৰতিষ্ঠান, যান বাহনসমূহলৈ অধিক স্বচ্ছ ইন্ধনৰ যোগান নিশ্চিত হ'ব। এই পদক্ষেপে এখন সেউজ অসম গঢ়ি তোলাত বিশেষ বৰঙণি আগবঢ়াব। অসমত কমপ্ৰেছ বায়'গেছৰ প্ৰসাৰ। আমাৰ চৰকাৰে স্বচ্ছ আৰু বহনক্ষম শক্তিক উৎস হিচাপে কমপ্ৰেছ বায়'গেছৰ প্ৰসাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটী, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আৰু শিলচৰত 5টা কমপ্ৰেছ বায়'গেছ প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰিছে। তিনিচুকীয়াৰ প্ৰকল্পৰ কাম ইতিমধ্যে ৰূপায়ণ হৈ আছে আৰু ইয়াৰ প্ৰায় 40% অগ্ৰগতি হৈছে। ইয়াৰ উপৰি বৰপেটা জিলাৰ কলগেছিয়াত সুজুকি R&D চেণ্টাৰ ইণ্ডিয়া, NDDB আৰু নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডৰ মাজত অংশীদাৰিত্বৰে এটা নতুন CBG প্ৰকল্প বিকশিত কৰি থকা হৈছে। এই ক্ষেত্ৰত অধিক বিনিয়োগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে অসমৰ বাবে এক বিশেষ CBG নীতি চূড়ান্তকৰণ প্ৰক্ৰিয়াত আছে। এই পদক্ষেপসমূহে স্বচ্ছ শক্তিৰ উৎপাদনৰ বৃদ্ধি কৰাৰ সহায় কৰিব আৰু অসমক কমপ্ৰেছ বায়'গেছৰ এক মুখ্য কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব। গুৱাহাটীৰ বাবে ভূগৰ্ভস্থ বৈদ্যুতিক নেটৱৰ্ক। অধ্যক্ষ মহোদয়, গুৱাহাটীৰ আন্তঃগাঁথনিৰ আধুনিকৰণ, সৌন্দৰ্য বৰ্ধন আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে চহৰৰ ওপৰেৰে বৈ যোৱা বৈদ্যুতিক নেটৱৰ্কক পৰ্যায়ক্ৰমে ভূগৰ্ভৰ কেবললৈ স্থানান্তৰ কৰাৰ বাবে

মই 2,500 কোটি টকাৰ এক প্ৰকল্প ঘোষণা কৰিছোঁ। ইয়াৰ প্ৰথম পৰ্যায়ত 5টা প্ৰধান অংশ সামৰি ল'বলৈ RDSS আঁচনিৰ অধীনত 200 কোটি টকা ব্যয় কৰা হ'ব। এই প্ৰধান অংশকেইটা হৈছে পল্টন বজাৰ স্কুৱেৰ, পল্টন বজাৰৰ পৰা ভৰলুমুখৰ এটি ৰোড, ভৰলুমুখৰ পৰা পদুমপুখুৰীলৈ MG ৰোড, পল্টন বজাৰৰ পৰা GMCH ৰোডলৈ GS ৰোড, GMCH ৰোডক অন্তৰ্ভুক্ত কৰি আৰু ভঙাগড়ৰ পৰা অসম সচিবালয়লৈকে GS ৰোড, গুৱাহাটী ৰিং ৰোডৰ কাষেৰে মেট্ৰ ৰেল। আমাৰ চৰকাৰে গুৱাহাটী ৰিং ৰোডৰ কাষেৰে বা ওপৰেৰে এটা মেট্ৰ ৰেল ব্যৱস্থা সংযোজনৰ সম্ভাৱনা সন্দৰ্ভত অধ্যয়নৰ কাম হাতত ল'ব। ইয়াৰ উদ্দেশ্য হ'ল উপগ্ৰহীয় চহৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি পথ তথা ৰেল যোগাযোগ ব্যৱস্থা সামৰি ৰিং ৰোডৰ চাৰিওকাষে মহানগৰীৰ যানজঁট হ্ৰাস কৰি নগৰীয়া বিকাশক ত্বৰান্বিত কৰা। 55 কিলোমিটাৰ এটা গ্ৰীণফিল্ড উত্তৰ বাইপাছ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন 6-লেনযুক্ত দলংসহ ৰাষ্ট্ৰীয় ঘাইপথ 27ক 6 লেনলৈ সম্প্ৰসাৰণেৰে ৰূপায়িত হ'বলগীয়া 221 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পটো নগৰীয়া যাতায়াতৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন আনিব। জাইকাৰ সহযোগত ছেমিকণ্ডাক্টৰ ইক'ছিষ্টেম, জাগী ৰোডত থকা টাটা ইলেক্ট্ৰনিক্ছ অ'ছাট প্ৰকল্পৰ ক্ষিপ্ৰ অগ্ৰগতিৰ ভিত্তি কৰি অসমত ভাৰতৰ অগ্ৰণী ছেমিকণ্ডাক্টৰৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আমাৰ চৰকাৰ দায়বদ্ধ। জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগী সন্থাৰ সৈতে অংশীদাৰিত্বৰে আমি প্ৰায় 1,164 কোটি টকা ব্যয়েৰে 5 বছৰৰ বাবে অসম ছেমিকণ্ডাক্টৰ ইক'ছিষ্টেম এণ্ড মেনুফেকচাৰিং এণ্ড ইনভেনশ্যন প্ৰকল্প আৰম্ভ কৰাৰ প্ৰস্তাৱ কৰিছোঁ। এই প্ৰকল্পটোৱে বিশ্বমানৰ আন্তঃগাঁথনি সৃষ্টি কৰি গোলকীয় বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে এক সুকীয়া পৰিৱেশ গঢ়ি তুলিব। এই প্ৰকল্পই কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক শক্তিশালী কৰিব। অসমক ভাৰতীয় ছেমিকণ্ডাক্টৰ বিপ্লৱৰ ক্ষেত্ৰত এক অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা কৰা হৈছে। এৰস্পেচ যন্ত্ৰাংশ উৎপাদন, অধ্যক্ষ মহোদয়, ৰাজ্যখনত ক্ৰমবৰ্ধমান বিমান পৰিবহণ আন্তঃগাঁথনি আৰু অসম MRO নীতিৰ 2025ৰ ওপৰত ভিত্তি কৰি এৰস্পেচ যন্ত্ৰাংশ উৎপাদন খণ্ডত বিনিয়োগৰ বাবে অসম এক উপযুক্ত স্থান হিচাপে উদ্ভাসিত হোৱাৰ পথত অগ্ৰসৰ হৈছে। এই খণ্ডটোত উন্নয়ন ক্ষিপ্ৰ কৰিবলৈ আৰু বিমান তথা প্ৰতিৰক্ষা উৎপাদনৰ অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ মই এৰস্পেচ যন্ত্ৰাংশ উৎপাদন আৰু ইয়াৰ সৈতে জড়িত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে 100 কোটি টকা ধাৰ্য কৰিছোঁ। এই পদক্ষেপে বিনিয়োগ বৃদ্ধি কৰাৰ লগতে স্থানীয় যোগান ব্যৱস্থা শক্তিশালী কৰিব। তদুপৰি এই পদক্ষেপে মেৰাপতি সম্পৰ্কীয় সেৱাৰ প্ৰসাৰ ঘটোৱাৰ লগতে আনুষাংগিক উদ্যোগসমূহৰ বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে। আছামছেট, ভাৰতৰ প্ৰথমখন ৰাজ্য চৰকাৰৰ অধীনস্থ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ প্ৰণালী, বিগত বৰ্ষৰ বাজেটত ঘোষণা কৰা অনুসৰি আমাৰ চৰকাৰে ভাৰতৰ প্ৰথমটো ৰাজ্য চৰকাৰৰ অধীনস্থ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ প্ৰণালী স্থাপিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। উচ্চমানৰ উপগ্ৰহ ভিত্তিক তথ্য আৰু প্ৰয়োগৰ জৰিয়তে আছামছেটে দুৰ্যোগ ব্যৱস্থাপনা, প্ৰাকৃতিক সম্পদৰ নিৰীক্ষণ, কৃষি আন্তঃগাঁথনি আৰু জলবায়ু সহনশীলতাত সহায় কৰিব। উন্নত অসমৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা চালিত প্ৰশাসন, সেৱাহেতিক পৰৱৰ্তী প্ৰজন্মৰ কৃত্ৰিম বুদ্ধিমত্তাযুক্ত নাগৰিক সেৱা মঞ্চ হিচাপে উন্নত কৰা হ'ব। একে সময়তে ই আদালত, ভাৰ্চুৱেল শুনানি, ই ফাইলিং আৰু ডিজিটেল ন্যায় সেৱাৰ জৰিয়তে প্ৰযুক্তিচালিত ন্যায় প্ৰদান ব্যৱস্থাক অধিক সম্প্ৰসাৰিত কৰা হ'ব। আমি সংহত সামাজিক পঞ্জীয়ন ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিম
আৰু বিভিন্ন কল্যাণ জনকল্যাণকামী আঁচনিৰ মাজত

পাৰস্পৰিক সমন্বয় সুদৃঢ় কৰিম। লগতে বাজেট আবণ্টনৰ পৰা আৰম্ভ কৰি চূড়ান্ত হিচাপ নিকাচলৈ ৰাজহুৱা ব্যয়ৰ সম্পূৰ্ণ স্বচ্ছতা সুনিশ্চিত কৰি কৰ্মচাৰী ব্যৱস্থাপনা আৰু ৰাজহুৱা বিত্ত ব্যৱস্থাপনাৰ পৰা সংহত ডিজিটেল ব্যৱস্থা কাৰ্যকৰী কৰিম। সমগ্ৰ ভাৰতবাসীৰ বাবে অসমীয়া খাদ্যৰ জুতি। অধ্যক্ষ মহোদয়, ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু স্বায়ত্তশাসিত অঞ্চলসমূহৰ ৰাজধানী চহৰসমূহত নিভাজ থলুৱা অসমীয়া খাদ্যৰ বিপণী খোলাৰ বাবে উদ্যমী ব্যক্তিসকলক উৎসাহিত কৰিবৰ কাৰণে আমাৰ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে। উদ্যমীসকলৰ মালিকানাধীন এই বিপণীসমূহত তেওঁলোকৰ দ্বাৰাই পৰিচালিত হ'ব, কিন্তু খাদ্যসমূহৰ গুণগত মান আৰু সামঞ্জস্যতা ৰক্ষা আৰু লগতে কৰাৰ বাবে চৰকাৰে সকলোবোৰ বিপণীতে উমৈহতীয়া খাদ্য তালিকা, লগ' আৰু ব্ৰেণ্ড সুনিশ্চিত কৰিব। এই পদক্ষেপৰ জৰিয়তে অসমীয়া থলুৱা খাদ্য সমগ্ৰ দেশতে উপলব্ধ হ'ব। ইয়াৰ দ্বাৰা অসমৰ থলুৱা খাদ্য বিপণনৰ প্ৰসাৰ হোৱাৰ লগতে উদ্যমীসকলে এক নতুন সুযোগ সৃষ্টি হ'ব। অসমৰ চাহ আৰু গল্ফ ট্ৰেইল এক অনন্য পৰ্যটন অভিজ্ঞতা। অসমৰ সেউজীয়া আৰু মনোমোহা চাহ বাগিচাসমূহৰ মাজত 3খন 18-হোল চেম্পিয়নশ্বিপ গল্ফ কোৰ্চ আৰু 10খন 9-হোল গল্ফ কোৰ্চ আছে। আমাৰ চৰকাৰে অসম চাহ আৰু গল্ফ ট্ৰেইলৰ শুভাৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই পদক্ষেপে অসমক বিশ্ববিস্তৃত চাহ ঐতিহ্য আৰু স্বকীয় গল্ফ কোৰ্চসমূহক এক বিশ্বমানৰ পৰ্যটন আকৰ্ষণৰ ব্যৱস্থা হিচাপে প্ৰতিষ্ঠা কৰিব। চাহ বাগিচা, পৰ্যটন আৰু আতিথ্য খণ্ডৰ তথা স্থানীয় ৰাইজৰ সৈতে অংশীদাৰিত্বৰে গঢ়ি তোলা এই পদক্ষেপে দেশৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ বাবে এক প্ৰধান গন্তব্য স্থান হিচাপে অসমৰ স্থিতি অধিক শক্তিশালী কৰিব। খেল মহাৰণ 3, মই আনন্দেৰে এই নতুন ৰূপত খেল মহাৰণ 3 আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছো। এই 3-স্তৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ অধীনত প্ৰথমে উন্নয়ন খণ্ড পৰ্যায়ত খেল অনুষ্ঠিত হ'ব, তাৰ পিছত বিধানসভা পৰ্যায়ত আৰু শেষত ৰাজ্যিক পৰ্যায়ত চেম্পিয়নশ্বিপৰ জৰিয়তে সামৰণি পৰিব। অসম অতিথি, অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক ডিজিটেল ভঁৰাল। অধ্যক্ষ মহোদয়, অসমৰ চিনেমা, সাহিত্য, লোক সংস্কৃতি, তথ্যচিত্ৰ আৰু অন্যান্য সাংস্কৃতিক সম্পদসমূহক সংৰক্ষণ, প্ৰসাৰ আৰু বিশ্বজোৰা প্ৰদৰ্শনৰ বাবে আমাৰ চৰকাৰে এক বিশেষ অতিথি প্লেটফৰ্ম ৰূপায়ণ কৰিব। ইয়াৰ ফলত অসমৰ সাংস্কৃতিক ঐতিহ্যক এক স্থায়ী ডিজিটেল অভিলেখগাৰলৈ নিৰ্মিত হ'ব। অসম ললিত কলা একাডেমি, অধ্যক্ষ মহোদয়, এই সদনৰ সকলো সন্মানীয় সদস্যক অৱগত যে আমাৰ চৰকাৰ সদায় ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। দৃশ্যকলাৰ ক্ষেত্ৰত এক সমৰ্পিত প্ৰতিষ্ঠানগত ব্যৱস্থাক দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে অসম ললিত কলা একাডেমি স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই একাডেমিৰ জৰিয়তে চিত্ৰকলা, ভাস্কৰ্য আৰু অন্যান্য দৃশ্যকলাৰ বিকাশ আৰু প্ৰসাৰ, শিল্পীসকলৰ প্ৰতিভাৰ বিকাশৰ লগতে অসমৰ সমৃদ্ধ শিল্প সংস্কৃতিক পৰম্পৰাগত সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰবীন্দ্ৰ ভৱনৰ পুনৰুজ্জীৱীকৰণ, অধ্যক্ষ মহোদয়, গুৱাহাটীস্থ ৰবীন্দ্ৰ ভৱনে বিগত কেইবাটাও দশক ধৰি ৰাজ্যখনৰ বাবে অন্যতম প্ৰসিদ্ধ সাংস্কৃতিক পৰিচয় বহন কৰি আহিছে। ৰবীন্দ্ৰ ভৱনে অসমীয়া থিয়েটাৰ, সাহিত্য আৰু পৰিৱেশ্যকলাৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰত্যাহ্বানৰ বাবে এই ভৱনটো কিছুদিন ধৰি বন্ধ হৈ আছিল। মই এই গৰিমাময় সদনক জনাবলৈ পাই সুখী হৈছো যে আমাৰ চৰকাৰে ইয়াৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। অসমৰ শিল্পী তথা সাংস্কৃতিক অনুষ্ঠানসমূহৰ শুভ সুবিধাৰ্থে ৰবীন্দ্ৰ ভৱন অতি শীঘ্ৰে পুনৰ মুকলি কৰা হ'ব। অসমৰ ঐতিহ্য আৰু খিলঞ্জীয়া পৰম্পৰাৰ সংৰক্ষণ, আমাৰ চৰকাৰে ডিমা হাছৰ একক শৈলপাত্ৰ, মনোলিথিক জাৰ আৰু ৰংপুৰ শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহক ইউনেস্কোৰ সম্ভাব্য বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে মনোনয়নৰ ব্যৱস্থা কৰিব। লগতে হস্তিবিদ্যাৰ্ণৱ আৰু কাঠিবানচেঙৰ পাণ্ডুলিপিসমূহকো 2007

সাতাইশৰ পৰা 2029 চনৰ ভিতৰত ইউনেস্কোৰ বিশ্ব স্মৃতিপঞ্জীৰ অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। বনাঞ্চলত আকাশ পাৰ্গেৰে বীজ সিঁচা প্ৰক্ৰিয়া। মাননীয় অধ্যক্ষ মহোদয়, বনানীকৰণৰ গতি ত্বৰান্বিত আৰু অৱক্ষয় হোৱা সেউজ পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ড্ৰোনৰ সহায়ত দুৰ্গম বনাঞ্চল, পাহাৰীয়া এঢলীয়া ঠাই আৰু নদী সংলগ্ন অঞ্চলসমূহত বীজ পল চিট বল সিঁচিবলৈ আকাশ মাৰ্গেৰে বীজ সিঁচা পদক্ষেপ আৰম্ভ কৰিব। প্ৰযুক্তি নিৰ্ভৰ এই পদক্ষেপে সেউজীয়া আৱৰণ বৃদ্ধি, জলবায়ুৰ সহনশীলতা শক্তিশালীকৰণ আৰু অধিক সেউজীয়া অসম গঢ়ি তোলাত সহায়ক কৰিব। গজমিত্ৰ টু, আমাৰ চৰকাৰে ৰাজ্যখনত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে গজমিত্ৰ টু অধীনত গজমিত্ৰ আঁচনিখন 8খন জিলাৰ পৰা 26খন জিলালৈ সম্প্ৰসাৰিত কৰিব। ইতিমধ্যে এই কাৰ্যসূচীত অন্তৰ্ভুক্ত হোৱা জিলাসমূহৰ উপৰিও বৰপেটা, চৰাইদেউ, চিৰাং, ধেমাজি, ডিব্ৰুগড়, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নলবাৰী, শিৱসাগৰ, তামোলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলালৈকে এই আঁচনি সম্প্ৰসাৰিত কৰা হ'ব। গ্ৰাম্য অঞ্চলৰ দুৰ্গম অঞ্চললৈ যোগাযোগৰ সুব্যৱস্থা। অনাগত 5 বছৰত প্ৰতিখন গাঁও পঞ্চায়তত 1 কিলোমিটাৰকৈ প্ৰকী গ্ৰাম্য পথ নিৰ্মাণৰ জৰিয়তে আমি সমগ্ৰ ৰাজ্যতে অধিক উন্নত যোগাযোগ ব্যৱস্থা সুনিশ্চিত কৰিম। এই ক্ষেত্ৰত আওহতীয়া আৰু সংযোগবিহীন অঞ্চল, চাহ বাগিচাৰ লাইন আৰু অন্যান্য পিছপৰা অঞ্চলসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, বিভাগ অনুসৰি বাজেট আবণ্টনৰ বিশদ বিৱৰণসমূহ বাজেট ভাষণৰ পুস্তিকাত সন্নিৱিষ্ট কৰা আছে। সদনৰ বহিমূলীয়া সময়ৰ স্বাৰ্থত মই সেইসমূহ পাঠ কৰাৰ পৰা বিৰত থাকি বাজেটৰ দ্বিতীয় ভাগলৈ আগবাঢ়িব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, কৌটিল্যৰ অৰ্থশাস্ত্ৰই আমাক সোঁৱৰাই দিয়ে যে কোষ মূলদণ্ড, অৰ্থাৎ শক্তিশালী ৰাজকোষেই ফলপ্ৰসূ শাসনৰ ভেটি। এতিয়া মোৰ বাজেট ভাষণৰ দ্বিতীয় ভাগলৈ আগবাঢ়িছোঁ, য'ত ৰাজ্যখনৰ বিত্তীয় শক্তি আৰু উন্নয়ন কাৰ্যসূচীৰ কেন্দ্ৰীয় ভূমিকা পালন কৰা কৰ আৰু ৰাজহ সংগ্ৰহৰ বিষয়ে আলোচনা কৰিম। নিৰন্তৰ সংস্কাৰ, উন্নত ব্যৱস্থাৰাজি আৰু প্ৰযুক্তি নিৰ্ভৰ শাসন ব্যৱস্থাৰ জৰিয়তে অসমে বিগত কেইবাবছৰ ধৰি ৰাজহ সংগ্ৰহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। বিত্ত কৰাৰোপণ বিভাগ, অধ্যক্ষ মহোদয়, মুঠ কৰ ৰাজহৰ প্ৰায় 70% কৰ যোগাই বিত্ত কৰাৰোপণ বিভাগে ৰাজ্যৰ নিজস্ব ৰাজহ সংগ্ৰহৰ মূল ভূমিকা পালন কৰি আহিছে। 2025-26 বৰ্ষত 26,447 কোটি টকা সংগ্ৰহেৰে বিভাগটোৱে সংগৃহীত কৰৰ মুঠ পৰিমাণৰ পূৰ্বৰ বৰ্ষতকৈ 11% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনে সংগ্ৰহ কৰা GST ৰ পৰিমাণো 14% বৃদ্ধি পাইছে। SGST ৰ পুনৰ পৰিশোধ আঁচনিৰ অধীনত 433টা যোগ্য ঔদ্যোগিক গোটলৈ মুঠ 423 কোটি টকা পৰিশোধ কৰা হৈছে। পৰম্পৰাগত কাঁহ পিতল উদ্যোগৰ সংৰক্ষণৰ প্ৰসাৰৰ বাবেও বিশেষ সহায় আগবঢ়োৱা হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলক সহায় দিবলৈ আমি কৃষি আয় ৰেহাইৰ সীমা 2,50,000 টকাৰ বাৰ্ষিক আয়ৰ পৰা 10 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। একে সময়তে 2026 চনৰ 1 এপ্ৰিলৰ পৰা বৃহৎ কৰদাতাসকলৰ ক্ষেত্ৰত এই কৰ পুনৰ বলৱৎ কৰা হ'ব। ইয়াৰ ফলত সংগৃহীত অতিৰিক্ত ৰাজহ সম্পূৰ্ণ চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰ্যসূচীত ব্যয় হ'ব। স্বচ্ছ আৰু বহনক্ষম শক্তিৰ ব্যৱহাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে নবীকৰণযুক্ত শক্তিৰ উৎসৰ পৰা উৎপাদিত বিদ্যুতৰ স্বব্যৱহাৰৰ ওপৰত প্ৰযোজ্য বিদ্যুৎ শুল্ক ৰেহাইৰ সুবিধা 2026 চনৰ 1 এপ্ৰিলৰ পৰা 2029 চনৰ 31 মাৰ্চলৈ আগন্তুক 3 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। অধ্যক্ষ মহোদয়, পৰিয়ালৰ বিদ্যুৎ ব্যয় হ্ৰাস, পৰিষ্কাৰ ইন্ধন ব্যৱহাৰৰ বৃদ্ধি আৰু চহৰ অঞ্চলত গেছ সংযোগ সম্প্ৰসাৰিত কৰিবলৈ পাইপযুক্ত প্ৰাকৃতিক গেছৰ ওপৰত আৰোপিত ভেটৰ পৰিমাণ 14.5%

5% লৈ হ্রাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। তদুপৰি খনি আৰু খনিজাত তথা বন বিভাগৰ সৈতে সমন্বয় বৃদ্ধি কৰা হৈছে যাতে বন ৰয়েলটিৰ ওপৰত যথোচিত GST সংগ্ৰহৰ নিশ্চিত আৰু কৰ ফাঁকি ৰোধ কৰিব পৰা যায়। আবকাৰী বিভাগ, মাননীয় অধ্যক্ষ মহোদয়, 2025-26 বৰ্ষত আবকাৰী বিভাগৰ ৰাজহ সংগ্ৰহ যথেষ্ট বৃদ্ধি হৈছে। যোৱা বছৰ 3609 কোটি টকাৰ তুলনাত এই বছৰ বিভাগে আবকাৰী ৰাজহ 4054 কোটি টকা সংগ্ৰহ কৰিছে। অবৈধ সুৰাৰ ব্যৱসায় ৰোধ আৰু জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি আমাৰ চৰকাৰ দায়বদ্ধ। 2025-26 বৰ্ষৰ অবিৰত অভিযান আৰু সতৰ্কমূলক ব্যৱস্থাৰ জৰিয়তে বিভাগে 24,228টা আবকাৰী অপৰাধ পঞ্জীয়ন কৰাৰ লগতে 1,52,295 লিটাৰ অবৈধ চোৰা জব্দ কৰিছে। কৰ বিভাগটো অধিক কাৰ্যকৰী, স্বচ্ছ আৰু ৰাজহ সংগ্ৰহৰ অনুকূল কৰি তুলিবলৈ আমি বৰ্তমানৰ মূল্যভিত্তিক শুল্ক গাঁথনি অধিক যুক্তিসংগত কৰি তুলিছো। বিধিসন্মত পদ্ধতিৰে ৰাজ্যৰ পৰম্পৰাগত পণ্যসমূহক উৎপাদন আৰু বিপণনক উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। অবৈধ উৎপাদন আৰু বিতৰণক নিৰুৎসাহিত কৰাৰ লগতে সুলভ মূল্যত বিধিসন্মত উন্নত মানৰ সুৰা বিকল্প প্ৰদান কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে অসমত প্ৰস্তুত সুৰাৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ মহোদয়, যোগান শৃংখলাৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিবলৈ আৰু অনুমতি নোহোৱাকৈ সুৰা অন্য পথলৈ যোৱাৰ ক্ষেত্ৰত যোৱাৰ চেষ্টা প্ৰতিৰোধ কৰিবলৈ সুৰাৰ আন্তঃৰাজ্যিক পৰিবহণৰ বাবে ডিজিটেল লক ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব। ইয়াৰ জৰিয়তে ডিষ্টিলাৰী উৎপাদন কাৰখানা তথা পাইকাৰী গুদামৰ পৰা সুৰা সৰবৰাহ নিয়ন্ত্ৰণ কৰিব পৰা যাব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 2031-32 চনৰ ভিতৰত 4,000 কোটি টকা সংগ্ৰহৰ এক উচ্চাভিলেখী লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ষ্টাম্প ডিউটি, পঞ্জীয়ন মাচুলৰ পৰা 3,000 কোটি টকা আৰু ভূমি ৰাজহৰ প্ৰায় 1,000 কোটি টকা সংগ্ৰহ কৰা হ'ব। সম্পত্তিৰ মূল্য আৰু প্ৰকৃত বজাৰ মূল্যৰ মাজত সামঞ্জস্য ৰক্ষা কৰা, মূল্য কম কৰি দেখুওৱা প্ৰৱণতা হ্ৰাস কৰা আৰু ৰাজ্যৰ প্ৰাপ্ত ৰাজহ নিশ্চিত কৰাৰ উদ্দেশ্যে আমি এক বৈজ্ঞানিক GIS ভিত্তিক আঞ্চলিক মূল্যৰ নিৰূপায়ন ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ কৰিছোঁ। পোনপ্ৰথমবাৰৰ বাবে ভূমি ৰাজহক জন ভিত্তিক মূল্য নিৰূপণৰ সৈতে সংযোগ কৰা হ'ব। ইয়াৰ ফলত অৰ্থনৈতিক উন্নয়নৰ সৈতে একেলগে বিকাশ লাভ কৰা এক গতিশীল ৰাজহ ব্যৱস্থাৰ সৃষ্টি হ'ব। ইয়াৰ উপৰি উচ্চ মূল্যৰ অনাকৃষি ভূমিৰ ৰাজহ ব্যৱস্থাটো যুক্তিসংগত কৰি তোলা হ'ব। অৱশ্যে চৰকাৰে কৃষিভূমি আৰু গ্ৰামাঞ্চলৰ বাবে ভূমি ৰাজহ বৃদ্ধি নকৰে। সহজলভ্য আৰু তৃণমূল পৰ্যায়ত অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ ই খাজনা, গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় আৰু গাঁও প্ৰধানসকলৰ জৰিয়তে ভূমি ৰাজহ সংগ্ৰহ কৰা প্ৰক্ৰিয়াটো বহুমুখীকৰণ কৰা হ'ব। অতিৰিক্ত আইনী স্বীকৃতিপ্ৰাপ্ত লেনদেনসমূহ বাধ্যতামূলক পঞ্জীয়নৰ আওতালৈ আনি আমাৰ চৰকাৰে ৰাজহৰ ভেটি অধিক সম্প্ৰসাৰিত কৰিব। পৰিবহণ বিভাগ, মাননীয় অধ্যক্ষ মহোদয়, যোৱা বিত্তীয় বৰ্ষত 1,914 কোটি টকাৰ তুলনাত পৰিবহণ বিভাগে 25-26 বৰ্ষত 2,123 কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে। কৰ আৰু ফিটনেছ প্ৰমাণ পত্ৰ নথকা বাহনসমূহক নিয়মীয়াকৰণৰ বাবে আমাৰ চৰকাৰে এখন এককালীন নিষ্পত্তি আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে নিৰীক্ষণ আৰু ৰাজহ সংগ্ৰহক অধিক শক্তিশালী কৰিবলৈ এটা পৰিবহণ কৰ নিৰীক্ষণ গোট গঠনৰ প্ৰস্তাৱ কৰিছে। বৈদ্যুতিক বাহনৰ ব্যৱহাৰক অধিক উৎসাহিত কৰিবলৈ এই বৰ্ষত বৈদ্যুতিক বাহন ক্ৰয় কৰা নাগৰিকসকলৰ বাবে মই 3% মটৰ বাহন কৰ ৰেহাই ঘোষণা কৰিছোঁ। এই সুবিধা লাভ কৰিবলগীয়া বৈদ্যুতিক বাহনসমূহৰ শ্ৰেণীসমূহ সন্দৰ্ভত বিতং নিৰ্দেশনাৱলী বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ব। খনি আৰু খনিজ বিভাগ, মাননীয় অধ্যক্ষ মহোদয়, 2025-26 বৰ্ষত বিভাগটোৱে সংগ্ৰহ কৰা ৰয়েলটিৰ পৰিমাণ আছিল 3,446 কোটি টকা আৰু 2024

27 বৰ্ষৰ বিভাগটোৱে 4,512 কোটি টকাৰ ৰাজহ আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 2026 বৰ্ষৰ এপ্ৰিল মাহ পৰ্যন্ত জিলা খনিজ ফাউণ্ডেশ্যন মুঠ 336 কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰে 102 কোটি টকা প্ৰধানমন্ত্ৰীৰ খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধীনত খনন প্ৰভাৱিত অঞ্চলসমূহৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে। অধ্যক্ষ মহোদয়, মই জনাবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ চৰকাৰে শেহতীয়াকৈ অসম ক্ষুদ্ৰ খনিজ ৰেহাই সংশোধনী বিধি 2026 অধিসূচিত কৰিছে। পৰিচালন সংক্ৰান্তীয় ব্যৱধান, প্ৰতিকূল বতৰৰ বাবে যোগান ব্যাহত হোৱা সমস্যা আৰু বলৱৎকৰণৰ সীমাবদ্ধতা দূৰ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সংশোধনসমূহে আগন্তুক বছৰসমূহত স্থায়ী ৰাজহ বৃদ্ধিত নিশ্চিত কৰিব। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগটোৱে ৰাজহ সংগ্ৰহ 2021-22 বৰ্ষত 392 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 604 কোটি টকালৈ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। বৰ্তমান বিভাগটোৱে প্ৰায় 200টা ক্ষুদ্ৰ খনিজ ৰেহাই এলেকা পৰিচালনা কৰি আছে। সকলো জিলাৰ বাবে জিলাজৰীপ প্ৰতিবেদন প্ৰস্তুত হোৱাৰ লগে লগে চলিত বিত্তীয় বৰ্ষত এই সংখ্যা অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ৰাজহৰ অপচয় ৰোধ কৰিবলৈ বিভাগটোৱে ক্ষুদ্ৰ খনিজাত সামগ্ৰী পৰিবহণৰ কৰা সকলো বাহনত GPS বাধ্যতামূলক কৰাৰ লগতে ওজন জোখা স্থান বা CCTV কেমেৰাৰ নেটৱৰ্কৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে। বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ শুল্ক। অধ্যক্ষ মহোদয়, পৰিৱেশৰ অৱক্ষয়ৰ অৰিহণা যোগোৱা ইয়াৰ প্ৰতিকাৰসমূহৰ ব্যৱস্থাতো সমানে অৱদান আগবঢ়োৱা উচিত। এই নীতিৰ দ্বাৰা পৰিচালিত হৈ আমাৰ চৰকাৰে চিনাক্তকৃত প্ৰদূষিকৰণ সৃষ্টিকাৰী কাৰ্যকলাপ আৰু সম্পদসমূহৰ ওপৰত সেউজ শুল্ক আৰোপ কৰিব। শিলভঙা কল, কয়লাভিত্তিক উদ্যোগ, ইটাভাটা, ব্যৱহৃত বাহিনীৰ মালিকীস্বত্ব হস্তান্তৰ, ভূগৰ্ভস্থ পানীৰ বাণিজ্যিক আহৰণ আৰু চৰকাৰে সময়ে সময়ে অধিসূচনা কৰা অন্যান্য পৰিৱেশ সংবেদনশীল উদ্যোগ আৰু কাৰ্যকলাপৰ ওপৰত সেউজ শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। এই শুল্কৰ পৰা সংগৃহীত পুঁজি বনানীকৰণ, প্ৰদূষণ নিয়ন্ত্ৰণ, জৈৱ বৈচিত্ৰ সংৰক্ষণৰ লগতে জলবায়ু পৰিৱৰ্তনৰ একে খাপ খোৱা সেউজ শক্তি, জলসম্পদ ব্যৱস্থাপনা আৰু অন্য পৰিৱেশ অনুকূল তথা দীৰ্ঘস্থায়ী আন্তঃগাঁথনি গঢ়ি তোলাৰ কামত ব্যৱহাৰ কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যৰ নিজ উৎসৰ পৰা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰা আমাৰ চৰকাৰৰ মূল অন্যতম অগ্ৰাধিকাৰ। এই উদ্দেশ্য আমি ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সমগ্ৰ চৰকাৰী দৃষ্টিভংগী গ্ৰহণ কৰিছোঁ। ইয়াৰ অধীনত বিভিন্ন বিভাগৰ পাৰস্পৰিক সমন্বয়ে তথ্যৰ আদান প্ৰদান কৰিব আৰু ৰাজহ সংগ্ৰহৰ সম্ভাৱনাসমূহক চিনাক্ত কৰিব। বিধিগত ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে অপচয় ৰোধ কৰিবৰ বাবেও এই ব্যৱস্থা সহায়ক হ'ব। মাননীয় অধ্যক্ষ মহোদয়, ৰঘুবংশমত কাব্যত উল্লেখ কৰিছিল, মহাকবি কালিদাসে ৰঘুবংশম কাব্যত উল্লেখ কৰিছিল, প্ৰজানাং মেঘ ভূতং স পাৰ্শ্ব বলিগ্ৰহম সহস্ৰ মুৎসৃষ্টিত্ব মাদত্তেহি ৰসং ৰবিঞ্চ। ইয়াক সহজতে বুজি পাব পৰা অৰ্থ হ'ল, সূৰ্যই পৃথিৱীৰ পৰা পানী শোষণ কৰে, কেৱল হাজাৰ গুণ বৰষুণ দি পৃথিৱীক পুনৰ সেউজীয়া আৰু সমৃদ্ধ কৰিবলৈ। ঠিক তেনেদৰে কৰ্তৃপক্ষই ৰাইজৰ সহায় সহযোগিতাৰে তেওঁলোকক হাজাৰ গুণ বেছি উন্নয়ন আৰু কল্যাণ সাধন কৰিবৰ কাৰণে আমাৰ চৰকাৰেও উদ্দেশ্য ঠিক একেটাই। আমি আমাৰ জ্ঞানী পূৰ্বপুৰুষ প্ৰজ্ঞা আৰু মাৰ্গদৰ্শনেৰে আগবঢ়াৰ সিদ্ধান্তত অটল অবিচল। মহাভাৰতৰ সভাপৰ্বত উল্লেখ আছে, নাৰদ মুনিয়ে যুধিষ্ঠিৰক সোধা সেই কথা ফাঁকি, কশ্চিত তে দায়ত সৰ্বং কৃষি গৌৰক্ষিত জীৱিন বাৰ্তানাং সংমিষ্টস্তাত লোকাহংস সুখমেধা। অৰ্থাৎ আপুনি কৃষি, পশুপালন আৰু বাণিজ্যৰ সৈতে জড়িত সাধাৰণ লোকক আৰ্থিকভাৱে সহায় কৰিছেনে? কাৰণ অৰ্থনীতিৰ এই মূল স্তম্ভসমূহে

0: পাপে করা ভয়ের দ্বারাহে সাধারণ মানুষের জীবন আটাইতক বেশি সমৃদ্ধ আর সুখী হয়। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন রাষ্ট্রীয় গণতান্ত্রিক মৰ্চা চৰকাৰে অসমৰ ৰাইজৰ আশা আকাঙ্ক্ষা পূৰণৰ ক্ষেত্ৰত বদ্ধপৰিপক্ক। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ নৱপ্ৰজন্মক উদ্দেশ্যি কৰা উদ্দেশ্যে লিখা ৰচনাত এক সুন্দৰ সাধনাৰ দেশ গঢ়াৰ সপোনৰ কথা উল্লেখ কৰিছে। আমিও সেই পথেৰেই ধাৱমান হৈছোঁ। আমাৰ ৰাজ্যখনৰ উন্নয়নৰ ক্ষিপ্ৰতৰ পৰা ক্ষিপ্ৰতৰ কৰাৰ লক্ষ্য আমাৰ। আমাৰ উদ্দেশ্য যাতে সঁচা অৰ্থত স্বাভিমানেৰে ক'ব পাৰোঁ, বাজক দবা, বাজক শংখ, বাজক মৃদংখল, অসম আকৌ উন্নতি পথত, জয় অসম বল। মাননীয় অধ্যক্ষ মহোদয়, 2025-26 বিত্তীয় বৰ্ষৰ বাজেট প্ৰাক্কলন মই পবিত্ৰ সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰিছোঁ। 2026-27 বৰ্ষৰ বাজেট প্ৰাক্কলনত ৰাজ্যৰ একত্ৰিকৃত নিধিৰ মুঠ 1,51,843.23 কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰে 1,18,562.23 কোটি টকা ৰাজহিতানত আৰু বাকী থকা 33,281 কোটি টকা মূলধন হিতানত। বিভিন্ন উৎসৰ পৰা অহা একত্ৰিকৃত নিধিৰ আনুমানিক প্ৰাপ্তিৰ হিচাপ মই তালিকা নং 1ত উল্লেখ কৰিছোঁ। ৰাজহুৱা হিতানত 1,34,466.22 কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত 2,000 কোটি টকা যোগ হোৱাৰ পিছত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'ব 2,88,309.45 কোটি টকা। ইয়াৰ বিপৰীতে 2026-27 বৰ্ষৰ ৰাজ্যখনৰ একত্ৰিকৃত নিধিৰ পৰা সৰ্বমুঠ ব্যয়ৰ পৰিমাণ 1,56,714.88 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ইয়াৰে ৰাজহিতানত ব্যয় আনুমানিক 1,18,562.23 কোটি টকা আৰু মূলধন হিতানত ব্যয় আনুমানিক 38,152.65 কোটি টকা। 2026-27 বৰ্ষৰ একত্ৰিকৃত নিধিৰ মঞ্জুৰি অনুসৰি ব্যয়সমূহক প্ৰাক্কলন তালিকা নং 2ত দেখুওৱা হৈছে। ৰাজহুৱা শিতানৰ হোৱা ব্যয় 1,26,369.57 কোটি টকা আৰু উপনিবিত্ত পুঁজিৰ অধীনত 2,000 কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্ৰাক্কলিত ব্যয়ৰ পৰিমাণ হ'ব 2,85,084.45 কোটি টকা। একেদৰে বছৰটোত হোৱা প্ৰাক্কলিত লেনদেনৰ বাবদ আনুমানিক 3,225 কোটি টকা ৰাহি হ'ব। ইয়াৰ লগতে বছৰটোৰ আৰম্ভণিত ঘাটি 3,644.26 কোটি টকাৰ হিচাপ মিলালে 2026-27 বৰ্ষৰ শেষত বাজেট ঘাটিৰ পৰিমাণ 419.26 কোটি টকা হ'বগৈ। 2026-27 বিত্তীয় বৰ্ষৰ বাজেটৰ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ 3% বিত্তীয় ঘাটিৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়।
1: জনসাধাৰণৰ আশীৰ্বাদত গভীৰ বিনম্ৰতা, কৃতজ্ঞতাৰ দায়বদ্ধতাৰে আজি পবিত্ৰ সদনৰ মজিয়াত অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন কৰিলে জয়ন্ত মল্ল বৰুৱাদেৱে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰখনে অহা 5 বছৰত কি ধৰণে আগবাঢ়িব তাৰ ৰূপৰেখা প্ৰস্তুত কৰি আচলতে কথাৰে নহয় কামেৰে তাক প্ৰতীয়মান কৰিবলৈ প্ৰয়াস কৰাৰ এটা প্ৰতিফলন আমি দেখিবলৈ পালোঁ এই বাজেটত। তেওঁ কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ পৰা সুশাসনৰ বিষয়ে উদ্ধৃতি দি শেষত তেখেতে বাজক দবা, বাজক সংখ্য, বাজক মৃদংখোল, অসম আকৌ উন্নতি পথত, জয় অসম বুলি গোটেই অসমখনক উন্নতিৰ দিশলৈ লৈ যোৱাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰখনে কি ধৰণে আগবাঢ়িব তাৰ এটা খতিয়ান দাঙি ধৰিলে, সেই বিষয়ে এটা ৰূপৰেখা প্ৰস্তুত কৰি তাক ৰাইজৰ আগত অৱগত কৰালে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱে।

0: आप सुन रहे हैं विविध भारती।
1: सखियों के दिल की जुबान। हेलो सहेली।

নমস্কার। আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিধানসভা 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। বাজেটত 1,56,000 কোটিৰো অধিক টকাৰ ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু 3% ভিতৰত বিত্তীয় ঘাটিৰ সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অনাগত 5 বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেটত উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 3খন ৰাষ্ট্ৰ ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ দুদিনীয়া কাৰ্যসূচীৰে আজি নিউজিলেণ্ডত উপস্থিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে শেহতীয়া প্ৰলয়ংকাৰী বানৰ ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। অনুসূচিত জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি ধেমাজিত 176টা আত্মসহায়ক গোটলৈ 50,000 টকাৰ মূলধনী অনুদান বিতৰণ কৰা হয়। জাগিৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পই 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্ৰিকেট দল আজি লণ্ডনৰ লৰ্ডছত হ'বলগীয়া একমাত্ৰ টেষ্টত খৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি স্পেইন বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন, এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া, ৰাজ্যত বিগত 10 বছৰত খহনীয়াত 2,31,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হোৱা বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 12:30 বজাত স্পেইন আৰু বেলজিয়াম মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জয়ন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। 2026-27 বৰ্ষৰ বাজেটত চৰকাৰে সঞ্চিত পুঁজিৰ পৰা মুঠ 1,56,714.88 কোটি টকাৰ ব্যয় ধাৰ্য কৰিছে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা, মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱেৰে সদনত এই বাজেট উত্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে। বাজেটত 18খন ধ্বজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ 87 মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰা বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনাগত 5 বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰী শ্ৰী মল্লবৰুৱাই এইদৰে কয়।
1: নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত 2,00,000 নিযুক্তিৰ লক্ষ্য। আমাৰ চৰকাৰে 1,00,000 নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত

0: চৌষষ্ঠি হাজাৰতকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছো। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছো। অনাগত পাঁচ বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছচাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে।
1: বিধানসভা নিৰ্বাচনৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন প্ৰদান কৰিব। একেদৰে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধাৰাবাহিকতা নিবনুৱা স্নাতকসকলক কৰ্মসংস্থাপন নোপোৱা পৰ্যন্ত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান আদি জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। বাজেটত 2026-27 শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে এখন জিলা, এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয় পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাত গুণগত উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বাজেটত আই আই এম গুৱাহাটীৰ এম বি এ পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব আৰু নতুনকৈ স্থাপিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, শিৱসাগৰ, কোকৰাঝাৰ, বঙাইগাঁও আৰু গুৰুচৰণ বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে 100 কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে। 2026-27 শিক্ষাবৰ্ষৰ বাবে নিযুত মইনা আঁচনিৰ অধীনত অক্টোবৰৰ পৰা ধন হস্তান্তৰ কৰা হ'ব। লগতে নিযুত বাবুক নিয়মীয়া চৰকাৰী আঁচনি হিচাপে গঢ়ি তুলি এই আঁচনি দুখনৰ অধীনত চলিত বিত্তীয় বৰ্ষত 5 কোটি 3 লাখৰো অধিক ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। এইবাৰ বাজেটত মূলধনী ব্যয় 38,152 কোটি 65 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। এই ব্যয়ৰ জৰিয়তে আন্তঃগাঁথনি সৃষ্টি আৰু দীৰ্ঘম্যাদী সম্পত্তি উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী ছেটেলাইট চিটি অঞ্চলৰ উন্নয়ন, বিদ্যুৎ উৎপাদন আৰু সংবহন আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু বৃহৎ পৰিসৰৰ জলসিঞ্চন আধুনিকীকৰণ কাৰ্যসূচীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। স্বাস্থ্য সেৱা খণ্ডত এই বাজেটত চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট আৰু লেবৰেটৰী টেকনিচিয়ানকে ধৰি 33,000ৰো অধিক পদ সৃষ্টিৰ প্ৰস্তাৱ দিয়া হৈছে। চৰকাৰে এই বাজেটৰ জৰিয়তে গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালি জিলাত 4খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে। ধান, কুঁহিয়াৰ আৰু সৰিয়হ ক্ৰয়ৰ বাবে ৰাজসাহায্য, জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ, যোগ্য শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ আৰু অসমীয়া চিনেমা, সাহিত্য, সংগীত তথা সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ বাবে অতিথি মঞ্চ মুকলি কৰাৰ কথাও বাজেটত উল্লেখ আছে। মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাৰ মজিয়াত এইদৰে কয়।
0: আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ জৰিয়তে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিছে। এই আঁচনিৰ অধীনত পি এম কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আমাৰ চৰকাৰে এক সম্প্ৰসাৰিত ক্ৰয় কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক যথোচিত মূল্য প্ৰসুনিশ্চিত কৰিছে।
1: দুগ্ধ পালকসকলক সাহায্য দিয়াৰ উদ্দেশ্যে গেপ ছাপোৰ্ট স্কীমৰ ব্যৱস্থা কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিত্তমন্ত্ৰীয়ে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। 2026-27 বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ডঃ শৰ্মাই কয় যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয় যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে, যাৰ পৰা সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ তথা বহনক্ষম ৰাজ্য গঢ়াৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই বাজেটক এখন সন্তুলিত, উন্নয়নমুখী আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিয়া বাজেট বুলি উল্লেখ কৰি ডঃ শৰ্মাই এই বাজেটে ৰাজ্যত দ্ৰুত অৰ্থনৈতিক বিকাশক গতি প্ৰদানৰ লগতে ৰাজ্যবাসীৰ বাবে দীৰ্ঘম্যাদী বিকাশ আৰু নতুন উদ্যোগৰ পথ মুকলি কৰিব বুলি প্ৰকাশ কৰে।
2: এই বছৰৰ আমাৰ বাজেট অৰ্থাৎ সৰ্বমুঠ ব্যয় যিটো আমাৰ

0: কনসলিডেট ফান্ডৰ পৰা হ'ব, সেইটো হৈছে 1,56,714.88 কোটি টকা। অৰ্থাৎ এইবাৰ আমাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় বাজেটে 1,50,000 কোটি টকাৰ সংখ্যা পাৰ কৰিলে, আৰু আমি অনুমান কৰিব পাৰোঁ আজিৰে পৰা মাৰ্চলৈকে আৰু 2খন বিধানসভাৰ অধিৱেশন হ'ব, আৰু দুয়োবাৰে ছাপ্লিমেণ্টেৰী ডিমাণ্ডৰো সম্ভাৱনা থাকে। শেষলৈ আমাৰ বাজেটে আৰু 1,56,000 কোটি টকাতকৈও আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকি যাব, আৰু সকলো ফালৰ পৰা আমাৰ ৰাজ্যৰ বিকাশৰ দিশত আজিৰ বাজেটখন এখন অত্যন্ত উল্লেখনীয় বাজেট।
1: বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। তেওঁ কয় যে আজি উত্থাপন কৰা বাজেটে অসমৰ জনসাধাৰণৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব। এই বাজেটত বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব পৰাকৈ বিজ্ঞানসন্মত প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলিও তেওঁ কয়। বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল অগপৰ সভাপতি তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বাজেটখনক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বাজেট বুলি অভিহিত কৰে। বাজেটখনে সৰ্বস্তৰৰ লোককে সাঙুৰি লৈছে বুলি তেওঁ কয়। বিৰোধী দলপতি ওৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক বাজেট বুলি আখ্যা দিয়ে। বাজেটৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত তেওঁ এইদৰে কয়।
2: ইয়াত বিশেষ একো নাই, গতানুগতিক বাজেট আৰু ঘাটি বাজেট। নতুন কিবা আমি এই বাজেটত থাকিব বুলি আশা কৰিছিলো, কিন্তু আমি বাজেটখনত একো নাপালো।
1: উপ বিৰোধী দলপতি ডাঃ জয়প্ৰকাশ দাসেও বাজেটত একো নতুনত্ব নাই বুলি সমালোচনা কৰে। স্বাস্থ্য বিভাগৰ বাহিৰে আন কতো নতুন পদ সৃষ্টি কৰাৰ কথা বাজেটত উল্লেখ নাই বুলিও তেওঁ কয়। আন্তঃগাঁথনিৰ বিষয়সমূহো অকল গুৱাহাটী কেন্দ্ৰিক হোৱা বুলি ডাঃ দাসে সমালোচনা কৰে। বিধায়ক অখিল গগৈয়েও আজি দাখিল কৰা বাজেটখনক অদূৰদৰ্শী বাজেট বুলি অভিহিত কৰে। তেওঁ কয় যে বাজেটখনত কোনো জিলাৰ বাবে উন্নয়নমূলক প্ৰকল্পৰ কথা সন্নিৱিষ্ট নহল। উল্লেখযোগ্য, কোনো নতুন বিষয় বাজেটত সন্নিৱিষ্ট নহল বুলি বাজেটখনৰ বিৰুদ্ধে বিধায়ক গগৈয়ে সংবাদ মাধ্যমৰ আগত সমালোচনাত সৰব হৈ পৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
3: ৰাজ্যত 2016 চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত 2,31,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি বিধায়ক আব্দুৰ ৰহিম আহমেদৰ খহনীয়া সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জিলা আয়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি খহনীয়াৰ ফলত প্ৰায় 100খন গাঁও সম্পূৰ্ণৰূপে আৰু 230খন গাঁও আংশিকভাৱে নদীত জাহ গৈছে। তদুপৰি প্ৰায় 39,000 লোকক খহনীয়াৰ বাবে স্থানান্তৰিত কৰা হৈছে। বিগত 10 বছৰত বানত 57,56,700 বিঘা কৃষিভূমি নষ্ট হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বান আৰু খহনীয়াত প্ৰায় 23,360টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। ইপিনে বৰপেটা সত্ৰ আৰু থানসমূহৰ ভূমি সংৰক্ষণ তথা দখলমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা সন্দৰ্ভত বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰী শ্ৰীমহন্তই কয় যে অসমৰ সত্ৰ আৰু থানসমূহৰ চাৰিসীমাৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাখিলঞ্জীয়া লোকৰ দ্বাৰা ভূমি স্থানান্তৰ ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা চলিত বিধানসভাৰ অধিৱেশনতে এখন বিধেয়ক দাখিলৰ প্ৰস্তুতি চলি আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিধায়ক আব্দুল কালাম ৰচিদ আলমে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণৰত বিজ্ঞান কেন্দ্ৰসমূহৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই কয় যে বৰ্তমান বাক্সা, বিশ্বনাথ, চৰাইদেউ, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, হোজাই, ওদালগুৰি, শোণিতপুৰ, হাইলাকান্দি আৰু শ্ৰীভূমিকে ধৰি 11টা জিলা বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে। ইতিমধ্যে আমিনগাঁও, মাজুলী, শিলচৰ, কলিয়াবৰ আৰু বঙাইগাঁৱত বিজ্ঞান কেন্দ্ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি শ্ৰীমহন্তই জানিবলৈ দিয়ে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই মুঠ 1,949 বিধ ৰোগৰ চিকিৎসা সামৰি লয়। বিধানসভাৰ বিধায়ক তানজিল হুছেইনৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে এই কথা উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য পৰিয়ালে বছৰত 5,00,000 টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱা সুবিধা লাভ কৰে। চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰে তালিকাভুক্ত চিকিৎসালয়ত এই সেৱা উপলব্ধ হয় বুলি উল্লেখ কৰি

মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী তালিকাভুক্ত চিকিৎসালয়ত 1949 বিধ, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত 263 বিধ ৰোগৰ চিকিৎসা প্ৰদান কৰা হয়। ইপিনে ৰাজ্যত বৰ্তমান চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ সংখ্যা সন্দৰ্ভত বিধায়ক ৰকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত শ্ৰীসিংহলে কয় যে ৰাজ্যত সম্প্ৰতি 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু 100খন আসন বিশিষ্ট 10খন চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ইয়াৰ ভিতৰত বঙাইগাঁও, বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি স্পেইন বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ফ্ৰান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গ'লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ফ্ৰান্স এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2026-27 বিত্তীয় বৰ্ষত 1.56 লাখ কোটি টকাৰ অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন। এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া। ৰাজ্যত বিগত 10 বছৰত খহনীয়া 231,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হোৱা বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 12:30 বজাত স্পেইন আৰু বেলজিয়াম মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।